এফ এম বেণ্ডৰ 102.7 MHz আৰু নিউজন এয়াৰ এপত এয়া আকাশবাণী নগাঁও ষ্টুডিঅ' ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগে শ্ৰোতালৈ প্ৰীতি সম্ভাষণ তথা সুপ্ৰভাত জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি শুক্ৰবাৰ 1948 আহাৰ মাহৰ 18 তাৰিখ তথা ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ 3 জুলাই। ষ্টুডিঅ'ত মই হিৰণময় গোস্বামী, কাৰ্য সম্পাদন কক্ষত জ্যোতি কলিতা আৰু নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ।

এফ এম বেণ্ডৰ 102.7 MHz আৰু নিয়োজন এ আই আৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া ক্ৰমে 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন এ আই আৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ আজিৰ অনুষ্ঠান পৰিচিতি। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা 6:15 6:30 বন মহোৎসৱ উপলক্ষে যুগুত কৰা যুৱ তৰংগ অনুষ্ঠানটি পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 7:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত 7:15 7:30 মূৰ্ছনা 8:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ 8:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ৰিলে কৰি শুনোৱা হ'ব। 9:20 মোজাম্মেল হুছেইন আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিবলৈ পাব। 9:30 এখনি আলেখ্য নোনাই খাৰলেৱা ৰচনা ৰূপান্তৰ সেনাপতিৰ। 10:00 এখনি আলেখ্য সেউ জীৱনৰ সুৰীয়া কাহিনী। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 11:05 বিবিধ ভাৰতীয় অনুষ্ঠান। 12:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি। 12:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 12:15 বিবিধ ভাৰতীৰ অনুষ্ঠান। 1:40 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি। 1:50 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান। 2:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ ইংৰাজী বাতৰি আৰু 2:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি। আঢ়ৈ বজাত বিবিধ ভাৰতীৰ অনুষ্ঠান। 3:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 3:05 বিবিধ ভাৰতীৰ অনুষ্ঠান। 4:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি। 4:02 বিবিধ ভাৰতীৰ অনুষ্ঠান। 4:29 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। যুৱ তৰংগ শুনিবলৈ পাব বিয়লি 4:30। 5:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি। 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান। 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি। আমাৰ অনুষ্ঠানটি শুনিবলৈ পাব বিয়লি 5:25। 5:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থীৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। 6:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি। কৃষকবাণী শুনিবলৈ পাব 6:10। 6:40 অনুষ্ঠান পৰিচিতি। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 7:00 অনুষ্ঠান পৰিচিতি। 7:05 সমবেত কণ্ঠৰ গীত। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি। 7:20 আধুনিক গীতৰ অনুষ্ঠানত সাবিত্ৰী দাসৰ কণ্ঠৰ গীত শুনিবলৈ পাব। হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী সন্ধিয়া 7:30। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া মুখ্য বাতৰি। 8:02
কথা শিল্প অনুষ্ঠানত ডক্টৰ ৰুবুল মাউত রচিত মোৰো এটা সপোন আছে আজি চতুর্থ খণ্ড আঠ বাজি বাইশ মিনিটত হিন্দী বোলছবি গীত আঠ বাজি পঞ্চল্লিশ মিনিটত আকাশবাণী দিল্লী কেন্দ্রৰ সামাচাৰ সন্ধ্যা আৰু ন বজাত নিউজ এট নাইন ৰিলে কৰি শুনোৱা হ'ব। নিজৰ অনুষ্ঠানটি শুনিবলৈ পাব ন বাজি পোন্ধৰ মিনিটত, ন বাজি পঁচিছ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰি, নিশা চাৰে ন বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জে যোগে পৰিৱেশন কৰা ভায়লিন বাদন ৰাগ কিৰুৱানী। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

উপাসনা অনুষ্ঠানত ইমান পৰে ক্ৰমে ৰূপালী দেৱীৰ কণ্ঠৰ বৰগীত, মিলেশ্বৰ ডেকাৰ কণ্ঠৰ লোকগীত আৰু ফাইজুদ্দিন আহমেদ আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিলে। আজিৰ উপাসনা ইমানতে সামৰা হ'ল। এ আকাশবাণী নগাঁও, এতিয়া শুনক বন মহোৎসৱ উপলক্ষে যুগুত কৰা যুৱতৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। যুগুতাই আগবঢ়াইছে ভাস্কৰ্যপূৰ্ণ গায়নে, প্ৰযোজনা নিশাৰাণী বৰুৱাৰ।

কবিগুরু রবীন্দ্রনাথ ঠাকুরে কৈছিল, গছ গছনি হৈছে আকাশৰ সৈতে পৃথিৱীৰ নিৰন্তৰ কথা কোৱাৰ প্ৰয়াস। বিশ্ব কবিগৰাকীৰ এই মহান উক্তিৰেই 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগলৈ স্বাগতম জনাইছোঁ। প্ৰকৃতি হৈছে ভগৱানৰ নিজ হাতে অঁকা এক জীৱন্ত ছবি। গছপুলি ৰোৱা মানেই হৈছে ভৱিষ্যতৰ জীৱন আৰু আশা ৰোপণ কৰা। প্ৰকৃতি হৈছে সমস্ত প্ৰাণীকুলৰ আধাৰ। প্ৰিয় শ্ৰোতা, এই প্ৰকৃতিৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষত পালন কৰা বন মহোৎসৱ সপ্তাহ সম্পৰ্কে আজিৰ এই অনুষ্ঠানটি যুগুতাই আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াত মই ভাস্কৰ্যপূৰ্ণ গায়ন। আহকচোন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মোহময় ছন্দৰ আলোচনাৰে আমাৰ এই সময়ছোৱা জীপাল কৰি তোলোঁ।

0: প্ৰিয় শ্ৰোতা, বন মহোৎসৱ সপ্তাহ হৈছে ভাৰতত প্ৰতি বছৰে 1 জুলাইৰ পৰা 7 জুলাইলৈ উদযাপন কৰা এক বাৰ্ষিক গছপুলি ৰোপণ উৎসৱ। অৰণ্য ধ্বংস ৰোধ কৰা, পৰিৱেশ সংৰক্ষণ আৰু সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। জুলাই মাহৰ প্ৰথম সপ্তাহতে পালন কৰা এই উৎসৱটি কানহায়ালাল মানেকলাল মুন্সীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল আৰু সেই সময়ত তেওঁ আছিল কৃষি আৰু খাদ্য বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী। যুৱবন্ধু, এই বন মহোৎসৱ সপ্তাহ সম্পৰ্কে আমাক বিতংভাৱে জনাইছে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত শইকীয়াই।
1: আমাৰ ভাৰতবৰ্ষত 1950 চনৰ পৰা প্ৰতি বছৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বন মহোৎসৱ পালন কৰা হয়।

0: ইয়াক প্ৰাকৃতিক উৎসৱ বুলিও জনা যায়। এই বন মহোৎসৱ আৰম্ভ কৰিছিলে সেই সময়ৰ কৃষি আৰু খাদ্যমন্ত্ৰী কানাইলাল মানেকলাল মুন্সীয়ে। তেখেতে দিল্লীৰ ৰাজপথৰ ৰাজঘাটত বৃক্ষৰোপণ কৰি এই উৎসৱটি শুভাৰম্ভ কৰিছিলে। প্ৰকৃততে এই সময়তে মৌচুমী বায়ুৰ আগমন হয়, সেয়ে এই সময়ছোৱা গছপুলি ৰোপণৰ বাবে বৰ অনুকূল সময়। এক বৃক্ষ দশ পুত্ৰ সম, ইয়াক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈ গৈছে। অৰ্থাৎ এজোপা গছ দহজন পুত্ৰতকৈও বেছি লাগতিয়াল বা গুৰুত্বপূৰ্ণ। গছ গছনিয়ে আমাৰ প্ৰাণী জগতৰ একমাত্ৰ জীয়াই থকাৰ উৎস। গছ গছনিয়ে প্ৰাণী জগতৰ কাৰণে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে আৰু প্ৰাণী জগতে এৰি দিয়া অৰ্থাৎ অপ্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড শোষণ কৰি আমাৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। গছ গছনিয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ লগতে মাটি খনন কাৰ্য ৰোধ কৰে, মানুহৰ প্ৰয়োজনীয় সামগ্ৰী, আচবাব, ইন্ধন আদি যোগান ধৰে। সেয়ে আমি ডিফৰেষ্টেশ্যন অৰ্থাৎ গছ কটাৰ বিপৰীতে ৰিফৰেষ্টেশ্যন অৰ্থাৎ আমি গছ পুলি পুনৰ ৰোপণ কৰাত গুৰুত্ব দিয়াটো একান্ত কামনীয়। বৰ্তমান সময়ত আমাৰ পৃথিৱীত নকওঁ মই ভাৰতবৰ্ষলৈকে আহোঁ, প্ৰায় 16% 16% গছ গছনি আছে। কিন্তু আচলতে আমাৰ প্ৰয়োজনীয় গছ গছনিৰ প�ৰিমাণ হ'ব লাগে মাটিকালি হিচাপত 25%। গতিকে এই যি 9% বা 9% আমাৰ যি ঘাটি হৈ আছে, সেই ঘাটি যদি আমি পূৰাব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰাণী জগতৰ বাবে আমাৰ পৃথিৱীখন বৰ অনুকূল পৰিৱেশৰ হ'ব। বন মহোৎসৱে মানুহক গছ গছনি সংৰক্ষণ কৰাত সচেতন কৰি আহিছে। এই সময়ছোৱাত আমি বৃক্ষৰোপণ কৰোঁ আৰু এই বৃক্ষৰোপণৰ যোগেদি আমি আমাৰ পৰিৱেশটো খুব সুন্দৰ কৰি গঢ়ি তোলাত আমি আগবাঢ়োঁ। কিন্তু দুখৰ কথা এয়ে যে এই বন মহোৎসৱ শেষ হোৱাৰ পিছত আমি এই কথাখিনিৰ গুৰুত্ব পাহৰি যাওঁ। অৰ্থাৎ এনেবোৰ উৎসৱ আমাৰ লিখিত ৰূপতেই থাকি যায়, ফলত আমাৰ যি গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ গোলকীয় উষ্ণতা, এই গোলকীয় উষ্ণতাৰ নিয়ন্ত্ৰণ লাহে লাহে আমাৰ নাম কমি গৈছে। আৰু এসময়ত এনেকুৱা হ'বগৈ যে আমাৰ এই ধুনীয়া পৃথিৱীখনত জীৱ জগত জীয়াই থকাৰ বাবে বৰ দুৰ্বহ হৈ পৰিব। আমি আচলতে ভগৱানক ধন্যবাদ দিব লাগিব যে আমাৰ এই সৌৰজগতৰ আটাইকেইটা গ্ৰহটিৰ ভিতৰত আমাৰ পৃথিৱীখনেই আটাইতকৈ সুন্দৰ আৰু মানুহ বা গছ গছনি অৰ্থাৎ জীৱ জগত জীয়াই থকাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। আন কোনো গ্ৰহত এনেধৰণৰ জীৱ জন্তু আমি দেখিবলৈ নাপাওঁ, সেয়ে আমি আমাৰ পৃথিৱীখনক খুব ধুনীয়া ধৰণত আমি সজাই পৰাই তুলিবলৈ হ'লে এনে মহোৎসৱৰ যোগেদি আমি গছ গছনি ৰোপণ কৰি আমাৰ পৰিৱেশটো সুন্দৰ কৰি সজাই তুলিব লাগিব। এয়ে আমাৰ বন মহোৎসৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য।
1: ধন্যবাদ। বন মহোৎসৱ সপ্তাহ সম্পৰ্কে জয়ন্ত শইকীয়া ডাঙৰীয়াই কৰা এই আলোকপাতে নিশ্চয় আপোনালোকক আপ্লুত কৰিছে। সঁচাকৈয়ে আমাৰ এই পৃথিৱীখন বৰ মোহনীয়। গছ লতা, তৰু তৃণ, পৰ্বত কন্দৰ তথা বিবিধ প্ৰজাতিৰ প্ৰাণীকুলেৰে পৰিপূৰ্ণ এই পৃথিৱী হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱকুল বৰ্তি আছে। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ ৰম্যভূমি হৈছে আমাৰ এই ধৰিত্ৰী। এই প্ৰকৃতিক আধাৰ হিচাপে লৈ গীতিকাৰে গীত ৰচনা কৰে, কবিয়ে কবিতা লিখে আৰু চিত্ৰকৰে তুলিকা বোলায়। যুৱবন্ধু, এই প্ৰকৃতিকে আশ্ৰয় কৰি আমাৰ ৰূপকোঁৱৰে লিখিছে, সেউজী সেউজী সেউজীও সেউজী ধৰণী ধুনীয়া।

শ্রোতা বন্ধু, আমাৰ এই সেউজি ধৰণীখন অতি মনোমোহা। 1950 চনত আৰম্ভ হোৱা এই বন মহোৎসৱটি 2020 চনৰ পৰা জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মূলতঃ দেশৰ নাগৰিকসকলক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰাই হৈছে এই মহোৎসৱৰ মূল লক্ষ্য। সাধাৰণতে ঘৰ, অফিচ কাছাৰী, বিদ্যালয়, মহাবিদ্যালয়

0: বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানসমূহত গছপুলি ৰোপণ কৰি এই উৎসৱ পালন কৰা হয়। প্ৰকৃততে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে দেশৰ মাটিকালিত 33% অৰণ্য অঞ্চল থকাটো একান্তই বাঞ্ছনীয়। কিন্তু আমাৰ ভাৰতবৰ্ষত বৰ্তমান 23% মাটিকালিতহে অৰণ্য অঞ্চল আছে। অতি উদ্বেগজনকভাৱে আমাৰ দেশত প্ৰতি বছৰে প্ৰায় 1.5 নিযুত হেক্টৰ মাটিত থকা অৰণ্য নোহোৱা হৈ গৈছে। এই ক্ষেত্ৰত বননিৰ ওপৰত জীৱশ্ৰেষ্ঠ মানৱে চলোৱা অবিবেকী লুণ্ঠনৰ বাবেই বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে। অতিমাত্ৰা গৰম বাঢ়ি যোৱাৰ লগতে প্ৰদূষণে জীৱকুললৈ বিপদ মাতি আনিছে। মুঠতে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলস্বৰূপে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিছু পৰিমাণে হ'লেও ম্লান পৰিছে। যুৱ বন্ধু, অনুষ্ঠানৰ মাজতেই এয়া এটি কবিতা পাঠ কৰিছে দুৱাৰ কল্যাণ শইকীয়াই।
1: নমস্কাৰ, মোৰ নাম শ্ৰী দুৱাৰ কল্যাণ শইকীয়া। আবৃত্তি কৰিবলৈ লৈছোঁ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা বনকুঁৱৰী। নিজম দুপৰীয়া সুহৃতি মাৰি মাতিলে নুকুনে কাক, বিজন মনত কোন কোন আছে হালিছে গছৰ আগ। গহীন গছত বতাহৰ ছাতি পাত কপে থৰ থৰ, হাবিৰ মাজৰ পৰা কোনেনো বা মাতি উঠে মৰ মৰ। নিচুকলতিকা গছত সাৱতি প্ৰতি অংগে চুমাচুমি, পাতৰ আঁৰত থাকি কপৌতি কিবা কৰে জুমাজুমি। মৰমৰ গীত জুৰিলে নাজুকি মাত ফুটেই বানাই, বিৰিকে হাঁহিছে হালিছে জালিছে নৈৰ মুখলৈ চাই। কিবা কথা কয় নৈয়ে কোনো কোনো ইউটো ধেমালি যিহে, কোনে চাই নিতৌ মনৰ ধেমালি মাতিলে নুখিতিকিহে। গছৰ আগত মইনা বখিতি মাটিখিনি চুখ হ'ল, শুনো শুনো শুনিবলৈ বাট চাওঁ মনতেহে পাহৰোল। সিজুপি বকুল এই এৰাবাৰী কোন কাহানী বা গ'ল, চিন এই ভেটি তামোল নেটেকো হ'ল বহুদিন হ'ল। বাঁহৰ ছায়াত গজালি গজিছে কোন দুইয়াত ঘূৰে, পাতে পাতে কিবা ফুচফুচাইছে মাৰিছে মিচিকি হাঁহি। ক'লা ঘুমতীয়া সুখৰ এলা বতাহে সুৰসুৰাইহি, গাত গা লগাই কপৌ দুটিয়ে মুখতে মুক্তি আছে। অকণি ছোৱালী যখিনী কন্যা এফেৰি ফুলৰে পাহি, জানৰ কাষত পানী খুৱাইছে হৰিণা পোৱালি লাহি। চমকি চাই ৰৈ থাকে থৰে কুমাৰীৰ মুখলৈ চাই, কিনো চাইছ বুলি ছোৱালীয়ে গালত হাঁহি চৰাই। দুখোজতে লৰি পালে গৈ ঘূৰি যখিনী কুমাৰী মাজ, আহতৰ তলে নাচিছে দুজনী পিৰিবন ফুল সাজ। মুকলি চুলিৰে নাম গাই ঘূৰি চাপৰি টুক টুক টুক, ৰূপহীৰ মেল দেৱজনী খেল মানুহে নেদেখা মুখ। খিল খিল হাঁহি গ'ল দিহা দিহি চিঙে ফুল কতজনী, কপৌৰ বাহলৈ উৰি গ'ল কোনো দিলে গৈ চুমাই কণী। খোপাত পিন্ধিছে বনৰ পখিলা আটাই আপোনা ধন, বন ফুলৰ মোৰ পিছে কোনো এবাৰ শান্ত মানুহ মন। কি দেখিছ মৌ শ্যামল পাতিত ছয়াত বাকিনী চাম, নীল চুলি মেলাইছে কোনেনো বা মুখনি উজ্জ্বল চাম। মৰকত মণি জিলিকে শিৰত দেৱী হ'ব বন কুঁৱৰী, মুকুতাৰে অৰা লগতে ইজনা জলৰ দেৱী নিয়ৰী। চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি খোপাত আৰিছে মালা, আগতে অলে বন ফুল ৰাখি ৰূপেৰে গোন্ধাৰে ভৰা। জোৰ জোৰ কৰি আনিলে বতাহে উৰাই কেতেকী পাহি, মলমলাই গ'ল দিশ বিদিশ মাতিলে বতাহে আহি। মৰম ভিখাৰী বিচাৰিছোঁ দেৱী প্ৰাণৰ অমিয়া মাধুৰী, মিচিকনি মাৰি হাঁহি দান দিলে দুয়ো প্ৰকৃতি কুঁৱৰী। অথিৰ বায়ুৰ শিয়ৰিল নোম উচলাইছে গৈ যান, কাৰণ নেদেখা আনন্দৰ ধৰি বুঢ়ালে প্ৰাণীৰ প্ৰাণ, কাৰণ নেদেখা আনন্দৰ ধৰি বুঢ়ালে প্ৰাণীৰ প্ৰাণ, কাৰণ নেদেখা আনন্দৰ ধৰে বুঢ়ালে প্ৰাণীৰ প্ৰাণ। ধন্যবাদ।

0: প্ৰতিমাৰ খনিকৰ, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথমটি অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। ধন্যবাদ দুৱাৰ, তোমাৰ কবিতা পাঠ শুনি আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে। তোমালৈ শুভেচ্ছা জনাইছোঁ। পৰিৱেশৰ লগত সাহিত্য, কলা আৰু সংস্কৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে যি প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত বাস কৰে, সেই পৰিৱেশে তেওঁৰ চিন্তা, চেতনা, জীৱনধাৰা, সাহিত্য, কলা আৰু সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰে। পৰিৱেশ, সাহিত্য, কলা আৰু সংস্কৃতি হৈছে একেই সূত্ৰৰে প্ৰক্ৰিয়া। সুস্থ পৰিৱেশে সাহিত্য সংস্কৃতিৰ বিকাশত সহায় কৰে। কলা আৰু সংস্কৃতিয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰে। যুৱ বন্ধু, অনুষ্ঠানৰ মাজতেই এয়া নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপ্লুৰঞ্জন হাজৰিকা।
1: প্ৰকৃতি, সাহিত্য আৰু সংস্কৃতি, এই তিনিও একে আত্মাৰ তিনিটা সুৰ। প্ৰকৃতিৰ সেউজীয়া বুকুত জন্ম লয় অনুভৱৰ বীজ, সেই অনুভৱেই সাহিত্যৰ শব্দমালাত ৰূপ পায়, আৰু সংস্কৃতিয়ে তাক যুগে যুগে জীৱন্ত কৰি সমাজৰ চেতনাত সাঁচি ৰাখে। নদীৰ কলকল ধ্বনি, পাহাৰৰ নীৰৱতা, ফুলৰ সুবাস, এই সকলোবোৰে কবিৰ কলমত কাব্য হয়, শিল্পীৰ তুলিকাত ছবি হয় আৰু শিল্পীৰ কণ্ঠত সুৰ হয়। এই চিৰসেউজ জীৱন দৰ্শনক ৰূপ আৰু ৰসৰ অপূৰ্ব মাধুৰ্যৰে অমৰ কৰি থৈ গৈছে অসমৰ চিৰসেউজ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেওঁৰ সৃষ্টিত প্ৰকৃতি কেৱল দৃশ্য নহয়, ই জাতিৰ আত্মা। সাহিত্য কেৱল শব্দ নহয়, ই জীৱনৰ সাধনা। সংস্কৃতি কেৱল ঐতিহ্য নহয়, ই এক চিৰপ্ৰবাহমান সভ্যতাৰ স্পন্দন। সেই অনন্ত সেউজীয়া চেতনাৰেই এটি ক্ষুদ্ৰ নিবেদন আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ।

তাহানিৰ পৰা আজিলৈকে হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ অৰণ্যাঞ্চল মানুহৰ নিৰ্বিচাৰ শোষণৰ বলি হৈছে, বিৰল প্ৰাণীৰ প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ আহিছে, বন্যপ্ৰাণী আৰু গঞা ৰাইজৰ সংঘাত বাঢ়ি গৈছে, পাহাৰ মানুহ বন্যপ্ৰাণী সকলো ঘূনীয়া হৈছে, ভৰলু কলং ননৈ আদি নদীৰ চিন নোহোৱা হৈ আহিছে, যাদৱ পায়েং হৰেন্দ্ৰনাথ মৰাং আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী তথা বেচৰকাৰী অন্যান্য প্ৰতিষ্ঠানে বৰ্তমান সময়ত পৰিৱেশ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। যুৱবন্ধু, আহকচোন আজিৰ পৰাই আমিও পৰিৱেশৰ প্ৰতি দায়িত্বশীল হওঁ, পৰিৱেশৰ সুৰক্ষাৰ অৰ্থে চিন্তা কৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এই বছৰো কালিৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা এই বন মহোৎসৱ সপ্তাহ উদযাপন কৰা হৈছে। 7 জুলাইলৈকে এই মহোৎসৱ সপ্তাহ উদযাপন কৰা হ'ব। এই বন মহোৎসৱ সপ্তাহ সফল হওক, আমাৰ পৃথিৱীৰ বিনন্দীয়া ৰূপ বৰ্তি থাকক। শ্ৰোতাবন্ধু, আমাৰো সময় হৈ আহিল পুনৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এনে এটি অনুষ্ঠানৰ সৈতে লগ পোৱাৰ আশাৰে মই ভাস্কৰ্যপূৰ্ণ গায়নে বিদায় লৈছোঁ। প্ৰিয় শ্ৰোতা, এই বন মহোৎসৱ সপ্তাহ আপোনালোকে কেনেধৰণে পালন কৰিছে অথবা গছপুলি ৰোপণ কৰিছে সেই সম্পৰ্কে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকে আপোনালোকৰ গছপুলি ৰোপণ কৰাৰ ফটো আমালৈ প্ৰেৰণ কৰিব পাৰিব। আমাৰ নম্বৰটি হৈছে 9435053214। পুনৰবাৰ কৈছোঁ, 9435053214। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ একেবাৰে শেষত আপোনালোকলৈ আগবঢ়াইছোঁ অৰণ্য বোলছবিৰ এটি গীত।

0: বন মহোৎসৱ উপলক্ষে ভাস্কৰ্যপূৰ্ণ গায়নে যুগুতাই আগবঢ়োৱা যুৱ তৰংগ অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এ আই আৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া ক্ৰমে 7 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা 10 নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমভাৱাপূৰ্ণ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে। ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত জাপান যুটীয়া ঘোষণা পত্ৰত অৰ্থনৈতিক সুৰক্ষা সহযোগিতা পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি, সুৰক্ষা আৰু অৰ্থনৈতিক ভৱিষ্যত পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ আছে বুলি ঘোষণাপত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত, মুক্ত তথা স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰ এলেকা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সৰ্বাত্মক অগ্ৰগতি বিষয়ক মহাসাগৰ উদ্যমে দুয়োপক্ষক অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে উৎসাহিত কৰা বুলি ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে। দুয়োপক্ষই ছেমিকণ্ডাক্টৰ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, নিকা শক্তি আৰু ভেষজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলেও কৰ্মশালাত ভাগ ল'ব। কৰ্মশালাত ষোড়শ বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰা হ'ব।

ফলত নিজস্ব উৎসৰ জৰিয়তে সংগৃহীত ৰাজহ বৃদ্ধি কৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় বহন ক্ষমতা সুদৃঢ় কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কৰ্মশালাখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ পদ্ধতি ভগাই লোৱাৰ, ৰূপায়ণৰ প্ৰত্যাহ্বানক লৈ আলোচনা কৰাৰ আৰু বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ব্যৱহাৰিক ৰণনীতি বিনিময় কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা তথা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অনুযায়ী পঞ্চায়তসমূহক উন্নত শাসন, আন্তঃগাঁথনি, ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক গ্ৰাম্য উন্নয়নৰ সবল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শক্তিশালী পৰিকাঠামো বিকশাই তোলাত কৰ্মশালাখনে সহায় কৰিব বুলি আশা কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। নৱনিৰ্বাচিত বিধায়কসকলক সংসদীয় কাৰ্যপ্ৰণালী, সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানে জনপ্ৰতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া কাৰ্যসূচীত এগৰাকী দক্ষ বিধায়কৰ কৰ্তব্য আৰু আচাৰ আচৰণ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57-দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অনন্তনাগ জিলাৰ নুনৱান আৰু গান্দেৰবল জিলাৰ ৱালটলস্থিত দ্বৈত মূল শিবিৰত উপস্থিত হয়। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই কালি পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰীনিবাসৰ পৰা পতাকা জোকাৰি তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ৰাওনা কৰিছিল। তীৰ্থযাত্ৰীৰ প্ৰথমটো দলত 4,822 গৰাকী ভক্ত আছে। ইয়াৰ ভিতৰত 2,510 গৰাকীয়ে পেহেলগাম পথেৰে আৰু 2,312 গৰাকীয়ে ৱালটল পথেৰে অমৰনাথ গুহালৈ যাত্ৰা কৰিব। তীৰ্থযাত্ৰীসকলৰ বাবে সুচল আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োটা পথতেই পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। দুয়োটা পথত জিৰণিচৰা, খাদ্য বিপণী, স্বাস্থ্যসেৱা আৰু উদ্ধাৰকাৰী দলৰ বাবে প্ৰয়োজনীয় সুবিধাৰ দিহা কৰা হৈছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 গৰাকী লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। থাইলেণ্ডৰ উত্তৰ পূব প্ৰান্তৰ মুগদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক এজন 11 বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাবহ পথ দুৰ্ঘটনাত 9 গৰাকী বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায়। চৰকাৰী সূত্ৰই জনোৱা মতে মুগদাহান প্ৰদেশৰ মুঠ 35 গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে 5 গৰাকী ভিক্ষুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4 গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন 13 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত 3 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়েৰজাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পৰুই 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়েৰজাৱালে 89 মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ সন্মুখীন হ'ব। পৰ্তুগালে কিছু সময় পূৰ্বে সমাপ্ত হোৱা নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বেলজিয়াম, আমেৰিকাৰ যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে সোমবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে সহ আয়োজক আমেৰিকা মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, নৰৱে, কানাডা, মৰক্কো, ব্ৰাজিল আৰু পেৰাগুৱেও প্ৰি কোৱাৰ্টাৰ

0: ফাইনেলৰ স্থান নিশ্চিত কৰিছে। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক 40 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত কালিৰ দ্বিতীয়খন ছেমিফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে। খেলখন প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে। নাট ছেভাৰ ব্ৰাণ্টে 47টা বলত 75 ৰান কৰে। প্ৰত্যুত্তৰত 170 ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। অহা দেওবাৰে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছোনায়ে তাকাইশিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বুলি পাব।
1: এফ এম বেণ্ডৰ 102.7 MHz আৰু নিয়োজন এয়াৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ সুপ্ৰভাত।

0: শ্রোতালয় প্রীতি সম্ভাষণ জানাই আজির সুপ্রভাত অনুষ্ঠান মুকলি করেছো। রুসুয়ে উল্লেখ করেছে, তুমি কিমান বছর জিয়াই আছা কেবল সেইটো হিসাবে তুমি নিজের জীবনটা জুখিব নোৱাৰা। তুমি কিমান পরিপূর্ণভাবে জিয়াই আছা সেইটোহে তাতোকৈ ডাঙৰ কথা। যিমান দিন জিয়াই থাকা সিমান দিন জীবন্ত হৈ থাকিবলৈ শিকা। মানুহৰ জন্ম হয় দুবাৰ, প্ৰথমবাৰ তেওঁ মানুহৰ শৰীৰলৈ পৃথিৱীলৈ আহে, দ্বিতীয়বাৰ তেওঁ লাভ কৰে জীৱন। আজি শুক্রবাৰ 1948 আহাৰ মাহৰ 18 তাৰিখ আৰু 2026 চনৰ জুলাই মাহৰ তৃতীয় দিন। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:39:23 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:03। আজি কৃষ্ণা তৃতীয়া। ১৯৭৩ চনত রঙিয়াত বহা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্যিক শিক্ষাবিদ গিৰিধৰ শৰ্মা। শিক্ষকতাৰে কৰ্মজীৱনৰ সূচনা কৰা শৰ্মাই 1939 চনৰ পৰা 1949 চনলৈকে কহিমা, শিৱসাগৰ, উত্তৰ লখিমপুৰ, ধুবুৰী আদি বিভিন্ন ঠাইত চৰকাৰী হাইস্কুলৰ শিক্ষকৰূপে চাকৰি কৰে। এই সময়ছোৱাতে প্ৰাইভেটকৈ পৰীক্ষা দি 1948 চনত অসমীয়া বিষয়ত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি MA পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত কিছুদিন সন্দিকৈ কলেজত আৰু 12 বছৰ কাল কটন কলেজত অধ্যাপনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰতিষ্ঠাপক আছিল। 1958 চনত আৰ্য বিদ্যাপীঠ কলেজ স্থাপন হয় আৰু চৰকাৰী চাকৰি ইস্তফা দি তেওঁ 1962 চনৰ পৰা ইয়াৰ অধ্যক্ষ হয়। গিৰিধৰ শৰ্মাই অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, শৰ্মাছ এংলো আছামিজ ডিক্সনেৰী, সংস্কৃত চণ্ডিকা আদি পাঠ্যপুথি ৰচনা কৰাৰ উপৰিও গল্পগুচ্ছ আৰু দেৱী চৌধুৰাণী আদি অসমীয়ালৈ অনুবাদ কৰিছিল। শৰ্মা বিভিন্ন শিক্ষা সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হোৱাৰ লগতে ৰাষ্ট্ৰীয় সেৱক সংঘৰ লগতো ঘনিষ্ঠভাৱে জড়িত আছিল। এইগৰাকী কৰ্মযোগীৰ 1912 চনৰ আজিৰ তাৰিখতে জন্ম হৈছিল। শ্রোতা বন্ধু, পানী প্রাণীর প্রাণ, কিন্তু এই পানীও কেতিয়াবা প্রাণনাশক হয়ে পড়ে যদিহে পরিষ্কার নহয়। এইখিনিতে পানীর পৰা হব পৰা বেমার আৰু তাৰ পৰা হাত সাৰি থাকিবলৈ কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে আৰু কিছু কথা জানি লওঁ আহক। আমাক কৈছে ডাক্তৰ তন্ময় নাথে।
1: নমস্কাৰ, মই ডাক্তৰ তন্ময় নাথ আৰু আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম। পানীৰ জৰিয়তে বিয়পি পৰা ৰোগ অৰ্থাৎ ৱাটাৰবৰ্ণ ডিজিজেছ। বিশুদ্ধ খোৱা পানী সুস্বাস্থ্যৰ মূল ভেটি, কিন্তু দূষিত বা অশুদ্ধ পানী খালে বিভিন্ন সংক্ৰামক ৰোগ হ'ব পাৰে। আমাৰ দেশত বিশেষকৈ বৰষুণ আৰু বানপানীৰ সময়ত এই ৰোগসমূহ অধিক দেখা যায়। পানীৰ জৰিয়তে বিয়পি পৰা সাধাৰণ ৰোগসমূহ হ'ল ডায়েৰিয়া, কলেৰা, টাইফয়েড, ডিচেণ্ট্ৰি, হেপেটাইটিছ এ আৰু হেপেটাইটিছ চি আদি। এই ৰোগসমূহৰ কিছুমান সাধাৰণ লক্ষণ হ'ল বাৰে বাৰে পাতল পায়খানা, বমি বা বমিৰ ভাৱ, জ্বৰ, পেটৰ বিষ, শৰীৰত দুৰ্বলতা আৰু অতিমাত্ৰাই পানী ওলাই গ'লে ডিহাইড্ৰেশ্যন অৰ্থাৎ শৰীৰত পানীৰ অভাৱ। ইয়াৰ লক্ষণ হ'ল মুখ শুকান হোৱা, চকু সোমাই যোৱা, কম প্ৰস্ৰাৱ হোৱা আৰু অত্যাধিক তৃষ্ণা অনুভৱ কৰা। বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত এই অৱস্থা বিপদজনক হ'ব পাৰে। এই ৰোগসমূহক সহজতে প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ বাবে সদায় উতলোৱা, ফিল্টাৰ কৰা আৰু বিশুদ্ধ কৰা পানী খাব। খোৱাৰ আগতে আৰু শৌচালয় ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাত ধুব। খাদ্য সদায় ঢাকি ৰাখিব আৰু সদায় সতেজ আহাৰ খাব। পৰিষ্কাৰ পৰিচ্ছন্নতাই বজাই ৰাখিব। যদি কাৰোবাৰ বাৰে বাৰে পাতল পায়খানা বা বমি হয় তেন্তে ORS খুৱাব লাগে আৰু প্ৰয়োজন হ'লে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকলে বিলম্ব নকৰাকৈ চিকিৎসা লোৱা উচিত। মনত ৰাখিব, বিশুদ্ধ পানী, পৰিষ্কাৰ পৰিচ্ছন্নতাই আৰু সঠিক স্বাস্থ্য সচেতনতাই পানীবাহিত অধিকাংশ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ধন্যবাদ।
0: ১৯৩১ চনত নগাঁৱৰ পুতনিত জন্মগ্ৰহণ কৰা শিক্ষা সংস্কৃতিৰ সেৱক নৰেন্দ্ৰ নাথ বৰা। তেওঁ আছিল একেধাৰে সু অভিনেতা, লিখক, দক্ষ শিক্ষক, সমাজকৰ্মী আৰু শংকৰী সংস্কৃতিৰ সাধক। তেওঁ শিঙীয়া পুতনি হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে বিদ্যালয়খনক এক পূৰ্ণাংগ হাইস্কুললৈ উন্নীত কৰিছিল। তাৰোপৰি কমলা নেহৰু বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ জন্মদাতাসকলৰ অন্যতম, নগাঁও খাগৰিজান মহাবিদ্যালয়, নগাঁও বাণিজ্য মহাবিদ্যালয় আদিৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছিল। ১৯৭০ চনত নগাঁও আদৰ্শ মধ্য ইংৰাজী বালিকা বিদ্যালয় আৰু ১৯৭২ চনত ভাষা আন্দোলনৰ অন্যতম শ্বহীদ অনিল বৰাৰ স্মৃতিত শ্বহীদ অনিল বৰা ছোৱালী হাইস্কুল প্ৰতিষ্ঠা কৰাটো নৰেন্দ্ৰনাথ বৰাৰ জীৱনৰ অনবদ্য কীৰ্তি আছিল। ১৯৭৯ চনত স্থাপিত হোৱা ননয় মহাবিদ্যালয়ৰ তেওঁ অন্যতম প্ৰতিষ্ঠাতা আছিল। এগৰাকী বিস্তৰ প্ৰতিভাধৰ নৰেন্দ্ৰনাথ বৰাৰ ১৯৯৩ চনৰ আজিৰ তাৰিখতে মৃত্যু হয়। আজি প্লাষ্টিক মোনামুক্ত দিৱস।
2: বাইদেউ, আপুনি অথনিৰ পৰাই পেকেটৰ খাদ্যবোৰ খাই খাই ৰাস্তাৰ মাজত যে পেকেটবোৰ পেলাই আছে, মই আপোনাক অথনিৰ পৰা অনুসৰণ কৰি কৰি আহি আছোঁ।
3: অ', তাতে কি হ'ল? এয়া পিক পেলাই থৈছে, সেইবোৰ যাবৰ দেখা নাই। একেবাৰে মিনিষ্টাৰটো আহিল। এনেদৰে কথা কৈ সময় নষ্ট নকৰিব। মোৰ এখন স্বচ্ছ ভাৰতৰ সজাগতা সভাৰ মিটিং আছে, তাৰ মই নিৰ্দিষ্ট বক্তা। চাওঁ, আঁতৰ হওক, মোৰ দেৰি হৈছে।
2: অঁ, হয় নেকি?
0: শ্ৰোতাবন্ধু, প্লাষ্টিকৰ মোনাবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে। ঘৰলৈ খোৱা বস্তু, কানি কাপোৰ, যি বস্তুৱে আনো প্লাষ্টিকৰ মোনাতেই আনিব লাগে, নহয়নে বাৰু? পিছত এই পৰিত্যক্ত মোনাবোৰ হৈ পৰে কেতিয়াও মাটিৰ লগত মিলি নোযোৱা আৱৰ্জনা, কৃত্ৰিম বানপানীৰ কাৰণ। ই জীৱকুল আৰু আমাৰ পৰিৱেশৰ বাবেও ভাবুকিৰ সৃষ্টি কৰে। সেয়েহে আজি সংকল্পবদ্ধ হওঁ আহক, প্লাষ্টিকৰ মোনা ত্যাগ কৰি কাগজৰ মোনা নাইবা কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ লওঁ। ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালিকা সৰোজ খান, প্ৰকৃত নাম নিৰ্মলা নাগপাল। তেওঁ প্ৰায় 40 বছৰ কাল নৃত্য নিৰ্দেশনা কৰি বহুতো বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য 8টা শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ফিল্মফেয়াৰ আৰু 3টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। তেওঁ প্ৰায় 2000 গানৰ নৃত্য নিৰ্দেশনা কৰিছিল। 1948 চনত জন্মগ্ৰহণ কৰা এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালিকাৰ 2020 চনৰ আজিৰ তাৰিখতে মৃত্যু হয়। এইখিনিতে দীপালী বৰঠাকুৰৰ কণ্ঠত এটি গীত শুনি লওঁ আহক।

এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোঁ আহক। 2005 চনৰ আজিৰ তাৰিখতে ভেনাছ উইলিয়ামছে উইম্বলডন মহিলাৰ ছিংগলছ

মৃত্যু হয় 1932 চনৰ আজিৰ তাৰিখতে। অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক অমিত কুমাৰৰ জন্ম হয় 1952 চনৰ আজিৰ তাৰিখতে। শ্ৰোতা, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী বৰা দত্তই আজিৰ সুপ্ৰভাত ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: সুপ্রভাত শুনিলে।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকুলাছ আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
1: পুনৰ কৈছো 6000-6783-83।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
0: এয়া আকাশবাণী নগাঁও। এতিয়া শুনক মূৰ্চনা। আজিৰ মূৰ্চনাৰ আৰম্ভণিতে শুনক দীপালী বৰঠাকুৰৰ কণ্ঠৰ ৰুদ্ৰবৰাৰ চিত্ৰগীতটি।

হত্যা বৰুৱাৰ কণ্ঠৰ অপৰূপা বোলছবিৰ গীতটিৰে আজিৰ মূৰ্চনা সামৰা হ'ল। এইখিনিতে শ্ৰোতাক জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ বয়সৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। মনত ৰাখিব, অহা 31 জুলাই 2026ৰ ভিতৰত মনোনয়ন দাখিল কৰিব লাগিব। এফএম বেণ্ডৰ 102.7 MHz আৰু নিউজ অন এয়াৰ এপত অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এতিয়া ক্ৰমে 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ হেৰুপ ৰিলে কৰি শুনোৱা হ'ব।

0: Spain beat Austria 3-0 to enter round of 16 at the FIFA World Cup. And BCCI announced a schedule for India's two-match test series against Sri Lanka to be played from the 15th to the 27th of next month. And with that, we end the morning news. Have a nice day.
1: মিডিয়া ব্যৱহাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম এডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো সুদক্ষিণা শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা লীলা গগৈৰ, সুৰ আৰু প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক মৃণাল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি লিখিছে কৌস্তুভমণি শইকীয়াই, প্ৰযোজনা কৰিছে তৰুণ শৰ্মাই।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তৰুণ শৰ্মাই লিখা আৰু বিদ্যুৎ বৰাই প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে পৌৰৱী গগৈয়ে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ হেৰু শুনিবলৈ পাব।

0: এইয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিত আছে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত। ধেমাজি আৰু ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয় লৈ আলোচনা। 10,00,000 ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত 20 ছটিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেই কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপজ্জনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰসংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীনখণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে। ইয়াৰোপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেট্ৰাপেক তথা গাখীৰৰ পাউডাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয়লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক তেওঁ দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়ক লৈ আলোচনা কৰে। অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষীপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ডঃ শৰ্মাৰ সবল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত 6টা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত ৰূপশ্ৰী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
1: এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছো যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছো। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো যাতে সেউজকৰণৰ এই আঁচনি কেইখন সফল কৰিব পাৰোঁ।
0: আনহাতে ড্ৰোনৰ সহায়ত বীজ ছটিয়াই চৰ চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান VVGRAMG আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MGNREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জলসুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গঢ়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালি, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ

0: ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
1: মাননীয় মুখ্যমন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, এই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম।
0: নলবাৰীৰ গংগাপুৰত ৰোজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা 33 দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা 31 মে'ত ৰোজ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰোজ আলী নিহত হৈছিল। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ সন্মুখীন হ'ব। পৰ্তুগালে আজি নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত চলা আলোচনা, বুজাবুজিৰ চুক্তি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাতৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ বাতৰিটো আমাৰ সমকাকতে ভাৰতত AI ছেমিকণ্ডাক্টৰ প্ৰকল্পত জাপানী বিনিয়োগ চুক্তি আৰু দৈনিক অসম কাকতে চীনক ৰোধিবলৈ উত্তৰ পূব দৃষ্টি জাপানৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটো ইণ্ডিয়া জাপান আনএভিল ইনিচিয়েটিভছ টু বুষ্ট টাইজ শিৰোনামেৰে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপ্পুৰ সৈতে হোৱা বৈঠকৰ সময়ত অসমৰ বিমান সেৱাক লৈ কৰা বিশেষ আলোচনাক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এই সাক্ষাতৰ উপৰি ডঃ শৰ্মা আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দুষ্টচক্ৰই গুৱাহাটীত জালনটক লৈ অব্যাহত ৰখা ব্যৱসায় আৰু 100 কোটি টকাৰ জালনট চহৰখনলৈ অনাৰ উদ্বেগজনক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা প্ৰশাসন আৰু পৌৰসভাই চলোৱা অভিযান সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতি চাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত। ধেমাজিৰ ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ক লৈ আলোচনা। 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত 20 চতিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইনৰ পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলাৰ ৰেহৰূপত আজি আপোনালোকলৈ লৈ আহিছোঁ ওদালগুৰি জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকাই। বিটিচি পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে 29 জুনত ওদালগুৰিত উপস্থিত হৈ বিটিচিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ উন্নয়ন, চৰকাৰী চাকৰি নিয়মীয়াকৰণ, অতিৰিক্ত বাজেট, নতুনকৈ অন্তৰ্ভুক্ত গাঁওসমূহৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: ওদালগুৰি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 29 জুনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ বিগত চৰকাৰৰ কাৰ্যকালৰ আবণ্টিত চৰকাৰী পুঁজিৰ ব্যৱহাৰ আৰু কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপৰি বড়োলেণ্ড গেষ্ট হাউচ, ফিক্স পে আৰু অন্যান্য বিভাগত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ চাকৰি 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত নিয়মীয়াকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। বহুদিন ধৰি অপেক্ষাৰত কৰ্মচাৰীসকলৰ বাবে এই ঘোষণা আশাৰ বতৰা হিচাপে বিবেচিত হৈছে। বিটিচিৰ সীমা সম্প্ৰসাৰণ আৰু উত্তৰ অসমৰ বিভিন্ন গাঁও অন্তৰ্ভুক্তিৰ বিষয়ত মন্তব্য কৰি আগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৱে চুক্তি অনুসৰি গাঁওসমূহ বিটিচিৰ অন্তৰ্ভুক্ত কৰাটো সঠিক পদক্ষেপ আছিল, কিন্তু সেই নতুনকৈ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত বাজেটৰ ব্যৱস্থা কৰা হোৱা নাছিল। জনসংখ্যা বৃদ্ধি পোৱাৰ পিছতো পূৰ্বৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰি উন্নয়নমূলক কাম সুচাৰুৰূপে সম্পন্ন কৰা সম্ভৱ নহয়। সেইবাবে নতুন বাজেটৰ বাবে ইতিমধ্যে আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ওদালগুৰি জিলাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো হাগ্ৰামা মহিলাৰীয়ে একাধিক বৃহৎ পৰিকল্পনাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ওদালগুৰিত এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে শিক্ষা, স্বাস্থ্য, যোগাযোগ, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত বহু উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰা হ'ব। এই পদক্ষেপসমূহে জিলাখনৰ আৰ্থসামাজিক বিকাশত নতুন দিগন্ত মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
1: চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চনৰ ফাইলৰ বাবে বহু সময় অপেক্ষা কৰি থাকিব লাগে বুলি অভিযোগ উঠাৰ সময়তে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপৰ অংশস্বৰূপে 1 জুলাইত পুনৰ অৱসৰ গ্ৰহণৰ 24 ঘণ্টা নহওঁতেই পেঞ্চন লাভ কৰিলে ওদালগুৰিৰ 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। এই বিষয়ে কৈছে আমাৰ সংবাদদাতাই।
2: ওদালগুৰিৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় পদক্ষেপ, অৱসৰৰ 24 ঘণ্টাৰ ভিতৰতে পেঞ্চন লাভ কৰিলে 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চন ফাইলৰ বাবে বহু সময় অপেক্ষা কৰি থাকিব লাগে বুলি অভিযোগ উঠাৰ সময়তে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপৰ অংশস্বৰূপে 1 জুলাইত পুনৰ অৱসৰ গ্ৰহণৰ 24 ঘণ্টা নহওঁতেই পেঞ্চন লাভ কৰিলে ওদালগুৰিৰ 8 গৰাকী শিক্ষক কৰ্মচাৰীয়ে। 1 জুলাইত ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এটি অনুষ্ঠানৰ মাজেৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক আৰনাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে হাতত প্ৰভিজনেল পেঞ্চনৰ ফাইল তুলি দিয়ে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন চন্দ্ৰ দেউৰীয়ে। অৱসৰপ্ৰাপ্ত শিক্ষক কেইজনক পেঞ্চনৰ ফাইল অৰ্পণ কৰি পৰিদৰ্শক ভৱেন চন্দ্ৰ দেউৰীয়ে শিক্ষক কৰ্মচাৰীসকলে শিক্ষা ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা কঠোৰ শ্ৰমক উচ্চ প্ৰশংসা কৰে।
1: ওদালগুৰি জিলাৰ অসম, ভূটান আৰু অৰুণাচল প্ৰদেশৰ সংগমস্থলীৰ ভৈৰৱকুণ্ডত 30 জুনৰ আবেলি টংলা দাৰংগা ঘাটৰ তৰাবাৰীৰ হিতেশ চলিহা নামৰ 39 বছৰীয়া লোকজনে ধনশিৰি নৈৰ পাৰৰ শিলত উঠি চেলফি উঠিবলৈ গৈ নৈৰ কোবাল সোঁতত পিছলি পৰাৰ ফলত শিলত খুন্দা খাই কৰুণভাৱে মৃত্যু ঘটা ঘটনাই জিলাখনত শোকৰ ছাঁ পেলাইছে। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: অসম, অৰুণাচল আৰু বহিৰাষ্ট্ৰ ভূটানৰ সংগমস্থলী ভৈৰৱকুণ্ড এখন সুন্দৰ পৰ্যটনস্থলী। 3খন নদীৰ সংগমস্থলী ভৈৰৱকুণ্ডৰ খৰচোতা ধনশ্ৰী নৈৰ পাৰৰ এটা শিলত উঠি একপি চেলফি উঠিবলৈ চেষ্টা কৰোঁতেই 30 জুনৰ আবেলি টংলা দৰগাঘাট টংৰাবাৰীৰ হিতেশ চলিহা নামৰ 39 বছৰীয়া যুৱকজনে ধনশ্ৰী নৈৰ কোবাল সোঁতত পিছলি পৰাৰ ফলত শিলত খুন্দা খাই কৰুণভাৱে মৃত্যু ঘটে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নীলয় চলিহাৰ ভাতৃ সৰ্বৰোহী যুৱকজনৰ মৃতদেহ SDRF বাহিনীয়ে বৌতি নৈখনৰ শিলৰ ফাকত সোমাই থকাৰ পৰা বহু কষ্ট কৰি উদ্ধাৰ কৰে। এনেদৰে লগৰীয়াৰ সৈতে ফুৰিবলৈ গৈ সৰ্বৰোহী যুৱকজনৰ আকস্মিকভাৱে মৃত্যুত ওদালগুৰি জিলাত গভীৰ শোকৰ ছাঁ পৰিছে।
1: শ্ৰোতাসকল, আজিলৈ সময় হল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ ৰেহৰূপ শুনিলে। আমালৈ লিখি পঠিয়ালে ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এয়াৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক মোজামিল হুছেইন আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ।

মোজামিল হুছেইন আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিলে। এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

আকাশবাণী নগাঁও এতিয়া আগবঢ়োৱা হৈছে তিৱাসকলৰ নিচুকনি গীতৰ ওপৰত আধাৰিত সংগীতালেখ্য নুনাই খৰলেৱা। সংগীতালেখ্যখনিৰ ৰচনা ৰূপান্তৰ সেনাপতিৰ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া সংগীতালেখ্য নুনাই খৰলেৱা।

0: এই গীতটিৰ ভাৱাৰ্থ এনেধৰণৰ নাকান দিবা মোৰ দাদা জন্ম লোৱা জন্তু, নাকান দিবা সোণটো, তোমাৰ দেউতাৰা পহু চিকাৰলৈ গৈছে পহু মাংস আনিব, তোমাৰ মাৰা মাছ মাৰিবলৈ গৈছে, আহোঁতে তেওঁ মাছৰ লগতে ইকৰাৰ গেৰ লৈ আহিব, তোমাৰ দেউতাৰা বজাৰলৈ গৈছে চোলা কিনি আনিব।
1: পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা তিৱা জনগোষ্ঠীৰ এগৰাকী অনাখুৰী আইতাকে আমনি কৰি থকা নিজৰ নাতিয়েটিক আঘোণ মাহৰ কোনো এক দুপৰীয়া নিচুকাবলৈ যত্ন কৰি এইদৰে গাইছে। বিশ্বৰ অন্যান্য জনগোষ্ঠীৰ দৰে তিৱাসকলৰো বহুতো নিচুকনি গীত আছে। এই গীতসমূহক ননাই খৰলেৱা গীত বোলা হয়। সাহিত্যত নিচুকনি গীতৰ স্থান অতি গুৰুত্বপূৰ্ণ। এই নিচুকনি গীতসমূহ কেৱল মাত্ৰ গীতেই নহয়, ইয়াৰ মাজত একো একোটি জনগোষ্ঠীৰ এখনি সমাজৰ প্ৰতিচ্ছবি জিলিকি উঠাৰ দৰে এই ননাই খৰলেৱা গীতৰ জৰিয়তে তিৱাসকলৰো সমাজ জীৱনৰ হুবহু সৰল জীৱন জীৱিকাৰ আভাস পাব পাৰি। যিহেতু নিচুকনি গীতসমূহ লোকৰ মুখে মুখে চলি আহে, গতিকে ইয়াক সুগীতি ৰূপত পোৱা নাযাবও পাৰে। কিন্তু ইয়াৰ মাজত যি আবেদন আছে, সি চিৰশাশ্বত, চিৰবিনন্দীয়া। ক'ব পাৰি কোনো ভাজ নথকা এখনি বোৱতী নৈ যাৰ সোঁত চিৰপ্ৰবাহমান। গাঁওতাজনে নিজস্বভাৱে এই গীতসমূহ ভিন ভিন ৰূপত সজাই লয়। তিৱা সমাজত ঠাই বিশেষে, অঞ্চলভেদে নিচুকনি গীতৰ শব্দৰীতি, বাক্যৰীতি ভিন ভিন হ'লেও গীতৰ অৰ্থ কিন্তু একেই থাকে।

0: এই গীতটিৰ অসমীয়া ভাৱাৰ্থ এনেধৰণৰ, নাকান্দিবা নাকান্দিবা মোৰ দেউতা নাম লৈ জন্ম লোৱা সোণটো, নাকান্দিবা নাকান্দিবা মোৰ মোমাই জন্ম লোৱা সোণ, নাকান্দিবা নাকান্দিবা মোৰ ককাই জন্ম লোৱা সোণ, তোমাৰ মাৰা পথাৰলৈ গৈছে তিয়ঁহ বাঙি আনিব, তোমাৰ মাৰা বজাৰলৈ গৈছে কিতাপ আনিব, তোমাৰ দেউতাৰা চাকৰিলৈ গৈছে কিতাপ ভৰাবলৈ মোনা আনিব।
1: দেখা যায় তিৱাসকলৰ নোনাই খৰলেৱা গীতত ল'ৰা শিশু আৰু ছোৱালী শিশুক নিচুকুৱাই গোৱা গীতৰ পাৰ্থক্য এয়ে যে ল'ৰাক নিচুকাওঁতে ফা, পিতা, মামাই, মোমাই, খাই, ককা ইত্যাদি শব্দ ব্যৱহাৰ কৰাৰ বিপৰীতে ছোৱালী সন্তানক নিচুকাওঁতে মা, আইমা, আবি, আইতা, আনী, পেহী, মামী ইত্যাদি শব্দ ব্যৱহাৰ কৰা দেখা যায়। তিৱাসকলে মাকৰ গাখীৰ নোখোৱা বেছিকৈ আমনি কৰি থকা নৱজাতক শিশু এটিক পানীমঙলা, কানিমঙলা আৰু পাহাৰ অঞ্চলত কৰিমঙলা চাই পৰিয়ালৰ কোনজনে জন্মগ্ৰহণ কৰিছে, কাৰ হাতেৰে মান ভাগ খাব ইত্যাদি বিচাৰ কৰে। যিগৰাকীৰ পৰা মান খাব তেওঁ ৰঙা ৰঙৰ নতুন কাপোৰ কানি, লগতে যিগৰাকীয়ে জন্ম লৈছে আগতে তেওঁ খোৱা কাঁহী বাতি দি মান ধৰাজনে শিশুটিক সেৱা কৰে অৰ্থাৎ মান ধৰে, তেতিয়াই শিশুটিৰ আমনি কমে বুলি তিৱাসকলে বিশ্বাস কৰে।

0: ভাবার্থ এয়ে যে নাকান্দিবা নাকান্দিবা মোৰ মা জন্ম লোৱা সোণ, নাকান্দিবা নাকান্দিবা মোৰ আইতা জন্ম লোৱা সোণ, নাকান্দিবা নাকান্দিবা মোৰ পেহী মামীয়ে জন্ম লোৱা সোণ। তোমাৰ মাৰা পথাৰলৈ গৈছে তিয়ঁহ আনিব, তোমাৰ মাৰা বজাৰলৈ গৈছে কিতাপ আনিব, তোমাৰ দেউতাৰা চাকৰিলৈ গৈছে কিতাপ ভৰাবলৈ মোনা আনিব।
1: আদিমকালৰে পৰাই কোনো এগৰাকী আক্ষৰিকেই হওক বা অনাক্ষৰিয়েই হওক, পিতৃ মাতৃয়ে এটি শিশুক ডাঙৰ দীঘল কৰিবলৈ যাওঁতে বহুখিনি কষ্ট স্বীকাৰ কৰিব লগা হয়। অকণমানি শিশু এটিৰ কোমল হৃদয়খনি অলপমানতে ঠেহ, অভিমান, খং ইত্যাদিয়ে বাহ লয়। এই ঠেহ, খং, অভিমান ভাঙিবলৈ পিতৃ মাতৃয়ে নানান ৰূপে নিজকে নিয়োজিত কৰিব লগা হয়। কেতিয়াবা কোনোবা পিতৃ মাতৃয়ে শিশুটিৰ মনত ভয় সুমুৱাবলৈ হোৱা হোৱা কৰা শিয়াল, মেও মেও কৰা মেকুৰী, হুদু হুদু কৰা ফেঁচা হুদুক মাতি গাব লগাও হয়। কেতিয়াবা মৰমেৰে কহুৱা কোমল শব্দৰে, কেতিয়াবা গীতৰ মাজেৰে শিশুটিক নিচুকাবলৈ যত্ন কৰে। ডাঙৰৰ দৰে শিশু এটিও গীতৰ মাজতেই আনন্দ পায় খং অভিমানেৰে। তাতে যদিহে শিশুটিৰ মন পচন্দৰ, মন পৰসা, বিশ্বাসযোগ্য শব্দ সুৰ থাকে, তেতিয়াই শিশুটিৰ কোমল অন্তৰত যাদুকৰী ক্ৰিয়া কৰে। সেয়ে তিৱাসকলে গায়।

ইয়াকেই সূচাইছে যে টোপনি যোৱা মোৰ ঘৰৰ মুৰব্বী জন্ম লোৱা সোণটো, নাকান্দিবা সোণটো, তুমি ঘৰৰ দেৱ দেৱীক আৰাধনা কৰিব লাগিব। তুমি এজন গুণী জ্ঞানী লোক হ'বলৈ জন্ম লৈছা যেতিয়া, নাকান্দিবা সোণটো, পৰিয়ালটো এদিন তুমিয়েই পৰিচালনা কৰিব লাগিব।

তিৱাসকল মূলতঃ কৃষিজীৱী লোক। সৰহভাগৰে কৃষিৰ অবিহনে জীৱন জীৱিকাৰ অন্য পন্থা নাই বুলি ক'ব পাৰি। ভৈয়ামত বসবাস কৰা তিৱাসকলে যেনেকৈ পানী খেতি কৰে, তেনেকৈ পাহাৰত বসবাস কৰা তিৱাসকলেও ঝুমীয় পদ্ধতিৰে খেতি কৰা দেখা যায়। পানী খেতিতকৈ এই ঝুম পদ্ধতিৰে কৰা খেতি বৰ কষ্টকৰ আৰু বেছি কাম কৰা কৰ্মীৰো প্ৰয়োজন হয়। সেয়েহে হয়তো পাহাৰৰ তিৱাসকলৰ প্ৰত্যেকগৰাকী মাক দেউতাকে আশা কৰে শিশু সন্তানটি ডাঙৰ দীঘল হৈ মাক দেউতাকক ঝুম খেতিত সহায় কৰক। সেয়েহে কোনো তিৱা গোষ্ঠীৰ মাক বা দেউতাকে নিচুকনি গীতত এইদৰে গায়।

এজে নাকান্দিবা নাকান্দিবা, মোৰ মা জন্ম লোৱা সোণজনী, তুমি ঘৰ ধৰিম বুলিহে জন্ম লৈছা, সেয়ে ঠেহ পেচ নধৰিবা। সোনকালে ডাঙৰ দীঘল হৈ ঘৰৰ সকলোকে শুশ্ৰূষা কৰাৰ উপৰিও গৃহদেৱতাৰ পূজা অৰ্চনা কৰিব লাগিব, পথাৰৰ কাম বন কৰিব লাগিব, তেতিয়াহে তোমাৰ নাম যশ থাকিব।

তিৱাসকলে পূৰ্বজন্মত বিশ্বাস কৰে। পূৰ্বতে মৃত্যু হোৱা পিতৃ মাতৃ, ককা আইতা, খুৰা খুৰী, মোমাই মামী, পেহা পেহী আদিয়ে পুনৰ নিজ পৰিয়ালতে জন্মগ্ৰহণ কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। সেয়েহে ননাই খৰলেৱা গীতত এই পূৰ্বজন্মৰ বিষয়বস্তুকে টানি আনি গোৱা দেখা যায়। এটি অকণমানি শিশুৰ কল্পনাৰ কোনো আগগুৰি নাথাকে। তেওঁলোকৰ মনত পুৱাৰ ভুমুকি মৰা কোমল ৰ'দৰে ৰঙাকৈ বেলিটো, বিয়লি নীলবৰণীয়া আকাশেদি উৰি যোৱা বগাকৈ বগলী, বাৰীৰ গছ গছনিৰ নানা তৰহৰ পক্ষীৰ মাত, ৰংচঙীয়া বিবিধ বৰণৰ উৰি থকা পখিলা, নিশাৰ শিয়ালি, জোনবাই, তৰা, জোনাকী পৰুৱা, ফেঁচাহুদুৰ মাত আদিয়ে শিশুৰ মনৰ কোমল জগতখন দখল কৰি এক বিচিত্ৰ কল্পনাৰ মাজত বুৰাই ৰাখে। এনেবোৰ উপাদানেৰে ভৰপূৰ জীৱজগত, জড়জগত, এই সকলোবোৰকে লৈ যিবোৰ গীত সৰলা অনাখৰী মাতৃয়ে ৰচনা কৰি গায়, দেখাত সেইবোৰ অৰ্থশূন্য যেন লাগিলেও ইয়ে শিশুৰ মনোজগতৰ ভিতৰত এক যাদুকৰী ক্ৰিয়া কৰে। ক'ব পাৰি এই গীতবোৰৰ সুৰ বা লয়টোৱেই ইয়াৰ স্পন্দন চেতনা। সেয়েহে কোনো তিৱা অনাখৰী মাতৃয়ে শিশুক নিচুকাবলৈ এইদৰে গায়।

0: গীতটিৰ ভাৱাৰ্থ এই যে নাকান্দিবা নাকান্দিবা ককাইদেউ জন্ম লোৱা সোণ, মন তোমাক আনন্দেৰে ভৰাই দিম টোপনি যোৱা। নাকান্দিবা নাকান্দিবা মোমাইদেউ জন্ম লোৱা সোণ, সোণৰ টুকুৰা ৰূপৰ টুকুৰা হৈ জন্ম লোৱা সোণটো টোপনি যোৱা। তোমাৰ 4 বছৰ বয়স হ'লেই পঢ়াশালীলৈ পঠাই দিম, পঢ়ি শুনি তুমিও এদিন আনক শিক্ষা প্ৰদান কৰিব লাগিব। আলপৈচান ধৰোঁতে তোমাক মই আশীৰ্বাদো দিছোঁ সোণ মোৰ টোপনি যোৱা।
1: কথা ক'ব জনাৰ আগতে কেঁচুৱাই হাঁহি কান্দোনৰ মাজেৰেই নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰে। মিচিক মাচাককৈ হাঁহি মুখেৰে কলকলাই থাকিলেই আমি ভাবোঁ তাৰ কোনো ভোক পিয়াহ বেমাৰ আজাৰ নাই। কিন্তু ঠেন ঠেন পেনপেনাই কান্দি আমনি কৰি থাকিলেই আমি বুজি পাওঁ শিশুটিৰ নিশ্চয় কিবা অসুবিধা হৈছে। ইয়াৰ উপৰিও এই বয়সত খুওৱা ধুওৱা পিন্ধোৱা আদিও পৰিয়ালক কম কষ্ট নিদিয়ে। মাতৃগৰাকীয়ে বিৰক্ত হৈও ধৈৰ্য ধৰিবলগীয়া হয়। কেতিয়াবা কিছু কিছু মাতৃৰ ধৈৰ্যৰ বান্ধ ছিগি যোৱাও দেখা যায়। বিশেষকৈ শুওৱাৰ পৰত কেঁচুৱাক টোপনি নিয়াবলৈ মাতৃ পেহী মামী খুৰী বুঢ়ীমাক আদিয়ে কেঁচুৱাক কোচত বা বকোচাত লৈ এইখিনি সময়ত আলফুলে জোকাৰি জোকাৰি লওঁতে কিমান যে শব্দ মুখেৰে ওলায় তাৰ সীমাসংখ্যা নাথাকে। কেতিয়াবা যদি ধৰ ধৰ চু চু যা যা হুচ হুচ কৰে, কেতিয়াবা লেনিয়াই লেনিয়াই গীত জুৰে।

এই গীতটিয়ে ইয়াকে সূচাইছে যে নাকান্দিবা ঘৰৰ মুৰব্বী অহা সোণটো, নাকান্দিবা ঘৰৰ মুৰব্বী অহা সোণটো, তুমি আগৰ জন্মৰ দৰেই জাঠিলৈ গাহৰি খুচিব লাগিব। সেই মঙহেৰে গৃহদেৱতাক পূজা কৰাৰ লগতে সকলোকে শুশ্ৰূষা কৰিব লাগিব। তুমি আগৰ জন্মত যেনেদৰে নানান ভাল কাম কৰিছিলা এতিয়াও কৰিব লাগিব সোণ। সেয়েহে নাকান্দিবা সোণ দেই, ছাগলী কটা ধাৰাল দাখন তুমি ধৰিব পৰা হ'ব লাগিব, সেয়ে তুমি নাকান্দিবা।

তিৱাসকলৰ সমাজ ব্যৱস্থাত সাধাৰণতে যৌথ পৰিয়ালতকৈ একক পৰিয়াল সংখ্যাধিক। ইয়াৰ কাৰণ কৃষি ব্যৱস্থাত ঝুম খেতিত একক পৰিয়ালৰহে সুবিধা বেছি। একক পৰিয়ালত প্ৰত্যেকে বাধ্য হৈ কৰ্ম কৰিবলগীয়া হয়। তিৱা সমাজত একক পৰিয়াল ব্যৱস্থা থাকিলেও শিশুকেইটি তুলিতালি ডাঙৰ দীঘল কৰাত সুবিধাৰ্থে মাক দেউতাকৰ ঘৰৰ নিচেই কাষতে ঘৰ সাজি বাস কৰে। প্ৰায় 2-3টা সন্তান হোৱালৈকে মাক দেউতাকৰ লগতে থাকি কেঁচুৱা চোৱাৰ দায়িত্ব অৰ্পণ কৰে। অন্যান্য জনগোষ্ঠীৰ দৰে তিৱাসকলৰো ঘৰত ককাক আইতাক থকা মানে এক প্ৰকাৰ সুখী পৰিয়াল। তেতিয়া ককাকে নিচুকনি গীতত এইদৰে গায়।

வட்டோ ஏசே நகாந்திபா ஆயிதா ஹமாஜனி நகாந்திபா আগলৈ পৰিয়ালটোক তুমিয়েই খুৱাব লাগিব সঞ্জনী। আগতে আইতাই ঘৰ পৰিচালনা কৰাৰ দৰে ডাঙৰ হৈ তুমিও ঘৰ পৰিচালনা কৰিব লাগিব। বৰহাৰি কুঁৱৰী হৈ দেৱতাক নৈবেদ্য আগবঢ়াব লাগিব। অন্য

বিশ্বৰ সকলো দেশৰ সকলো জাতিৰেই লোকসাহিত্য সংস্কৃতিৰ বিভিন্ন উপাদানে নিজ নিজ সাহিত্য সংস্কৃতিৰ ভঁৰাল ভৰাই অহাৰ দৰে তিৱাসকলৰো এই নিচুকনি গীতবোৰে তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰাল ভৰাই আহিছে, যিবোৰৰ নিজস্ব জ্যোতি আৰু সৌন্দৰ্য আছে। তিৱাসকলৰ লোকজীৱন, লোকসমাজ এই গীতবোৰৰ মাজত পৰিস্ফুট হৈ আছে। এই কথা কোৱা বাহুল্য মাথোন যে পৃথিৱীৰ সবাতোতকৈ প্ৰাচীন বাসিন্দাই হ'ল শিশুবোৰ। এদিন শিশুৱেই ডাঙৰ হৈ বুঢ়া হৈ পৃথিৱী এৰি গুচি গ'লেও সমাজ শিশুহীন নহয়। এই শিশুৰ প্ৰাণৰ মাজেৰেই আমি আমাৰ ল'ৰালীৰ ছবিখন পাওঁ। এই নিচুকনি গীতবোৰৰ অবিহনে তিৱাসকলৰ সাহিত্যৰ লগতে সমাজ জীৱন আধৰুৱা হৈ থাকিব।

নুনাই খৰলেৱা তিৱাসকলৰ নিচুকনি গীতৰ আধাৰত ৰচিত সংগীতালেখ্যখনি শুনিলে। ৰচনা আছিল ৰূপান্তৰ সেনাপতিৰ। সংগীতালেখ্যখনিৰ কথাংশত ভাগ ল'লে চিদানন্দ দেৱগোস্বামী আৰু পূৰৱী শইকীয়াই। কণ্ঠশিল্পীসকল আছিল লাল সিং মোদৰ, গীতা দেউৰী, সোণমলি আমচি আৰু প্ৰিলু আমচি। বাঁহীত তপন বৰদলৈ। কিৰণ চন্দ্ৰনাথৰ সহযোগত আলেখ্যখনি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মায়।

এয়া আকাশবাণী নগাঁও। অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিয়োজন এয়াৰ এপত। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ এখনীয়া আলেখ্য সেউজীৱনৰ সুৰীয়া কাহিনী, ৰচনা ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। এয়া শুনক সেউজীৱনৰ সুৰীয়া কাহিনী আলেখ্যখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড।
1: অকল বৰ্তমানৰ প্ৰতিশ্ৰুত শিল্পৰ বাবেই নহয়, বাঁহ আৰু বৃক্ষৰোপণে কুটিৰ শিল্পৰ ন সম্ভাৱনাৰে এটা সোণালী ভৱিষ্যতৰ বাস্তৱ সন্ধান দিব পাৰে।

0: বান্ধ ৰজা অবিৰত।
1: পিছে এই মূল্যৱান গছপুলিবোৰনো পাম ক'ত?
2: কিয়, বন বিভাগে বহু বিদ্যালয়ত আৰু গাঁৱে ভূঞে বহুতো নাৰ্চাৰী স্থাপন কৰিছে নহয়। এনে নাৰ্চাৰীত ছাত্ৰ ছাত্ৰীয়ে নিজ হাতে আলফুলকৈ ৰোৱা সৰু সৰু পুলিবোৰ বন বিভাগে কিনি লয়, লৈ সেই বিদ্যালয়ৰ পৰাই বিলাই দিয়ে। কাৰ মাজত? ছাত্ৰ, শিক্ষক আৰু ৰাইজৰ মাজত। এই মূল্যৱান গছৰ পুলিবোৰৰ বাবে বন বিভাগে মূল্য লয়নে? নলয়। পুলিবোৰ বিনামূল্যে তেওঁলোকৰ মাজত বিলাই দিয়ে।
3: ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ দ্বাৰা গছ গছনিৰ আপডালৰ বিষয়ে শিক্ষা লাভ কৰাৰ লগতে কিছু উপাৰ্জনো কৰিব পাৰে।
4: সামাজিক বনানীকৰণে ৰাইজৰ সহযোগত গাঁৱে নগৰে পতিত মাটিত প্ৰতিষ্ঠা কৰা সামূহিক বনভূমিবোৰ আৰু ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় সহযোগত শিক্ষানুষ্ঠানবোৰত পতা ফল মূলৰ বাগিচাবোৰ যাৰ নামাকৰণ কৰা হৈছে বিদ্যাবন চকুত পৰা নাই হ'বলা।
1: পৰোতে পৰিছে, পিছে এটা কথা নহয়, এইবোৰ সকলো ঠাইতে হৈছে জানো?
2: হৈছেতো, অসমতে কিয়, সমগ্ৰ ভাৰততে সামাজিক বনানীকৰণ ব্যাপকভাৱে ৰূপায়িত হৈছে। আনকি সেই ৰাজস্থান, গুজৰাট আদিৰ মৰুভূমিৰ লেখীয়া ঠাইবোৰো এনে বনানীকৰণেৰে সেউজীয়া কৰি তোলা হৈছে।
1: আমি এনেধৰণে কৰা বনভূমিবোৰ চৰকাৰৰ হ'বগৈ নেকি?
4: সেই বনভূমি ৰাইজৰ বাবেই কৰা হৈছে, অৰ্থাৎ তাত উৎপন্ন হোৱা বস্তুবোৰৰ ভাগ ৰাইজে অতি কম পইচাতে পাব। ই নিবনুৱা সমস্যাৰ সমাধান কৰাটো সহায় কৰিব।
1: হয়নে? বৰ ভাল কথা। এনে নতুনকৈ পতা বিজ্ঞানসন্মত বনভূমিৰ অৱদানৰ কথা কিছু শুনিবৰ মন গৈছে।
2: ককাই, কত যে কৰিম বৃক্ষৰ গুণৰ বৰ্ণন। আচল কথা হ'ল, মাটি আৰু পানী নহ'লে থাকিবনে জীৱন? বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ, বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ।

0: সজায়, আকৌ পুৰিম মই বন গোসাগাই, আকৌ পুৰিম মই বন গোসাগাই। সাঁচিপটীয়া বন বিনন্দীয়া মোৰ পজাৰ কাষতে আজি দিবানে সজায়, কি দিবানে সজায়, আমি কিয় ক'ব নোৱাৰো, লমেই সজায়, আমি এনে বন ন কয় সজাই লওঁচোন।
1: বাৰু এই গছপুলিবোৰ বিনামূলীয়াকৈ পালোঁ, ইয়াৰ আপডালত বৰ কষ্ট কৰিব লাগিব নেকি?
0: বেৰ দি দুই তিনি বছৰলৈ গৰু ছাগলীৰ পৰা বচাব পাৰিলেই হ'ল।
2: এজোপা গছ ৰোপণ কৰি কৰা নিৰীক্ষণ, আপোন খাদ্য আপুনিয়ে কৰে আহৰণ, বান্ধ কৰে আহৰণ।

0: পারে বান্ধ আৰু কিঞ্চিত খাৰে।
1: গতিকে তোমাৰ কষ্টনো কি? এনে সামূহিক বনভূমিৰ আপডাল কৰিবলৈ বন বিভাগে নিবনুৱাক উপযুক্ত পাৰিশ্ৰমিকো দিয়াৰ ব্যৱস্থা কৰিছে নহয়?
0: আপডালৰ প্ৰয়োজনত শ্ৰমিকৰ যোগান, ৰাইজৰ দুৱাৰ মুখত কৰ্ম সংস্থান, বান্ধ কৰ্ম সংস্থান।
2: এই বনভূমিবোৰ হৈ উঠিলে ৰিজাৰ্ভবোৰত হেঁচা কম হ'বতো? ই কুটিৰ শিল্পৰ জৰিয়তে গঞা ৰাইজৰ আৰ্থিক উন্নতি সাধিবতো?
3: গীতেৰে কওঁ ককাই,

0: বনাঞ্চলর হেঁচা লাঘব করে, বান্ধ হেঁচা লাঘব করে।
1: তেন্তে বহাগৰ পৰা গছপুলি ৰোৱাহে কথা আৰু।

0: আই যে নখ জোকাৰিলেই নৈ বয়। চাহ শিল্পত বিশ্বৰ অগ্ৰণী কোন? অসম নহয় জানো? অসমৰ 40 কোটিৰো অধিক চাহ বাগিচা আছে। তাৰ আশে পাশে থকা পতিত মাটিত শিল্পপতিসকলেও সামূহিক বনভূমিৰ সৃষ্টি কৰিব পাৰে চৰকাৰৰ সহায়ত। আৰু এটা কথা, বিভিন্ন উদ্যোগ বা অনুষ্ঠান বা প্ৰতিষ্ঠানে গাঁৱে ভূঞে পতা এনে বনভূমিৰ খৰচক আয়কৰৰ পৰাও ৰেহাই দিয়া হৈছে।
1: তাকৰ বচনত আছে, পূবে হাঁহ পশ্চিমে বাঁহ উত্তৰে গোৱা দক্ষিণে ধোঁৱা, অৰ্থাৎ মুকলি। সেইখন ঘৰহে ঘৰ, কবিয়ে কৈছে, বাটৰ দুবৰি বন গছকত পৰা তাৰো এটি পাতে দিয়ে সৰগ বতৰা।
2: কৈছো আই, মই গছপুলি ৰুমেই খাটাং, এই বহাগৰ পৰাই ৰুম।
3: এই আপুনিনো কেইকাল থাকিব?
2: কিবা মই খাবলৈ ৰুম নে? মোৰ নাতি পুতিহঁতে খাব, ৰাইজে খাব।
0: প্ৰতি ধৰ্মৰ শাস্ত্ৰই বৃক্ষৰোপণত গুৰুত্ব দিছে। কীৰ্তনত আছে,
3: এক বৃক্ষ দশ পুত্ৰ সম,
4: এক বৃক্ষ দশ পুত্ৰ সম,
5: এক বৃক্ষ দশ পুত্ৰ সম,
6: এক বৃক্ষ দশ পুত্ৰ সম।

সেই সৰগ আমি ধৰাত সাজি ল'ব লাগিব। দেশৰ শিল্প বাণিজ্য ৰাষ্ট্ৰীয় চাহিদা আছে, সেইবোৰৰ যোগান ধৰক ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ দূৰৈৰ সংৰক্ষিত বনাঞ্চলে। ইফালে আমাৰ ঘৰৰ কাষে কাষে পতিত মাটিসমূহত পৰিকল্পিত বনানীৰে সেউজীয়া হৈ পৰক আমাৰ চহৰ, আমাৰ নগৰ, আমাৰ গাঁও ভূঁই, আমাৰ নিজ নিজ মংগলৰ বাবে। সামাজিক বনানী সমূহৰ আঁচনি দেশক সেউজ কৰা কাম, পাতে সেউজীয়া ফলে ফুলে বিনন্দীয়া নয়ন ভৰি ভৰি চাম। বনানীক সমাজৰ মাজলৈ আনি মোৰ আজি গাবৰ মন গৈছে। হেই তৰু তৃণ, আমাৰ ওচৰতে থাকা, আমাৰ পৰা দূৰৈ হৈ নাযাবা। হে শ্যামল শ্যামল তৰু তৃণ।

0: সেউজীৱনৰ সুৰীয়া কাহিনী আলেখ্যখনিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। আলেখ্যখনিৰ শিল্পীসকল আছিল কবিতা বৰুৱা, পম্পা গগৈ, প্ৰাঞ্জল শইকীয়া, চিত্ৰলেখা গগৈ, মনীষা হাজৰিকা, অজন্তা গগৈ, কুল গগৈ, সমৰ হাজৰিকা আৰু ভূপেন হাজৰিকা।
1: এয়া আকাশবাণী নগাঁও।
2: খলা খলাওক, অভ্যাস খলাওক।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: খলাওক খলাওক, অভ্যাস খলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট খলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
1: এতিয়া শুনক কেইটিমান গীত। প্ৰথমে শুনক ৰেণু হাজৰিকাৰ কণ্ঠৰ এটি কাৰ্বি গীত।

গীত শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এ আই আৰ এফত আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এবাৰ শুনক জবিন ৰাগৰ কণ্ঠৰে গীতটি।

0: জুবিন গাৰ্গৰ কণ্ঠগীতেৰে গীতৰ অনুষ্ঠানটি সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিয়োজন এয়াৰ এপত এয়া আকাশবাণী নগাঁও। এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে 2024 চনত এই হাৰ 2018 চনৰ 41ৰ পৰা 29লৈ কমিছে। তেওঁ কয় যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ

0: কিশোরীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি ডিব্ৰুগড় জিলাৰ নখাত গাঁও পঞ্চায়তৰ ভৰালীবাৰী কলিতা গাঁও, লাচন মিচিং গাঁও আৰু শলগুৰি কৈবত গাঁৱৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক খহনীয়া সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ইপিনে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ তেৰছ কোৱালা, বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ ছৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, আয়ুক্ত বিক্ৰম কৈৰী আদিকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহক বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আহ যাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰী বৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰী বৰাই এইদৰে কয়।
1: আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম।
0: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰব্বী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰজাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। কাজিৰঙাৰ পৰ্যটন উদ্যোগ, বিশেষকৈ জীপ ছাফাৰী ব্যৱস্থাৰ অন্যতম পথ প্ৰদৰ্শক তথা টুৰিষ্ট গাইড পুনেন গগৈৰ কালি বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 73 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাৰায়ণ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস, গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা, শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনত 29লৈ কমিছে। তেওঁ কয় যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেই এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। সেই অনুসৰি 512গৰাকী বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেনচাপৰি ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা CRPFৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কথা পাতে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰী বৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শনকালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই সকলোৰে সৈতে সীমান্তৰ বিষয়ে আলোচনা কৰে। ৰাজ্যত কালিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান VBG আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত
আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীফেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিখনৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচি বৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালী, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ কৰাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোট, যৌথ দায়বদ্ধতা গোট আৰু সমবায় সমিতিসমূহে এই সুবিধা লাভ কৰিব। জৈৱ উপকৰণ উৎপাদন, পুলি উৎপাদন, কৃষি সেৱা কেন্দ্ৰ, শস্য গুদাম, শস্য ভঁৰাল স্থাপন, শীতল ভঁৰাল, পেকেজিং ব্যৱস্থা, প্ৰাথমিক প্ৰক্ৰিয়াকৰণ ইউনিট, মাটিবিহীন খেতি, কাঠফুলা খেতি, পলি হাউচ, গ্ৰীণ হাউচ, এৰোপেনিক কৃষি আদি বিভিন্ন প্ৰকল্প।

বাবে ঋণ যোগান ধৰা হ'ব। এই ঋণৰ ক্ষেত্ৰত সুদৰ ওপৰত সৰ্বাধিক 3% ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা সৰ্বাধিক 7 বছৰলৈকে লাভ কৰিব পাৰিব। আগ্ৰহী কৃষক আৰু কৃষক গোটসমূহে 20 জুলাইৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰববী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তামোলপুৰ জিলাৰ ঝাৰগাঁৱত আজি পুৱা পথাৰত ভূঁই ৰুই থকাৰ সময়তে বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়। ৰোৱনীগৰাকীক বৰলকুচি গাঁৱৰ মিনতি ব্ৰহ্ম বুলি জনা গৈছে। আন কেইবাগৰাকীও ৰোৱনীৰ কথম্পি প্ৰাণ ৰক্ষা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এম্বুলোৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে দলটো অৱতীৰ্ণ হ'ব। একেদৰে পৰ্তুগালে আজি পুৱা অনুষ্ঠিত নকআউট পৰ্যায়ৰ আন এখন খেলত ক্ৰ'ৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। ইপিনে স্পেইনে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়াৰজাবালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পোৰৈ 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়াৰজাৱালে 89 মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস। গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা। শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন প্ৰক্ৰিয়া গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

चाहत का लबों पे ना माने।

0: यूं तो उन्होंने कई यादगार किरदार निभाए हैं, लेकिन मुझे तो बहुत पसंद है उनकी फिल्म वक्त, वक्त का राजा का किरदार। फिल्म में वो एक चोर थे, लेकिन उनका रौब किसी महाराजा से कम नहीं था। और भी बहुत सारी बातें इन्होंने राजकुमार जी से जुड़ी हुई लिखी हैं। शुक्रिया अदा कर रहे हैं इस बात के लिए। एक श्रोता ने लिखा है, सावन के झूले सिर्फ झूला नहीं, मन की उड़ान और भावनाओं का उत्सव है, आनंद है। और ये आनंद स्वयं के अकेले प्राप्त करने से नहीं, दूसरों को देने से भी है, तभी आनंद की अनुभूति सार्थक है। सावन के आते ही हरियाली छाती।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহলগাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোত্ৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নৱীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে বালোত্ৰাৰ পাছপ্ৰাদাত দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ 13,000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ' ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ' কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমিকণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্ৰান্স ব্যৱসায়িক ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্ৰযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্ৰ, শক্তি ৰূপান্তৰকৰণ আৰু ভূ ৰাজনৈতিক বিকাশৰ বাবে বৈশ্বিক অৰ্থনীতি সম্প্ৰতি খৰতকীয়া ৰূপান্তৰৰ দিশে গতি কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক বিকশিত ভাৰত 2047ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে তেওঁ ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সে বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাক বিকাশ কৰাৰ বাবে অংশীদাৰিত্বৰে কাম কৰি আছে। এই অংশীদাৰিত্বই বিশ্বাসযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু নতুন নতুন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব বুলিও শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। অৰ্থনৈতিক সম্বন্ধৰ বিকাশত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক বাণিজ্য বিগত দশকত দুগুণ হৈছে। তেওঁ ভাৰতত সম্প্ৰতি ফ্ৰান্সৰ প্ৰায় 1,000 কোম্পানীয়ে কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান আগশাৰীৰ ডিজিটেল অৰ্থনীতি হিচাপে উদ্ভাসিত হৈ উঠিছে। এই ক্ষেত্ৰত তেওঁ আধাৰ, UPI, ডিজি লকাৰ, ONDC আৰু ইণ্ডিয়া ষ্টেকৰ উদাহৰণ দিয়ে। তেওঁ লগতে কয় যে বিশ্বৰ সামগ্ৰিক ডিজিটেল লেনদেনৰ প্ৰায় 50% ভাৰতত হয়। শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ পৰিষ্কাৰ শক্তিৰ বিকাশে পুনৰ নৱীকৰণ শক্তি, সেউজ হাইড্ৰজেন, বেটাৰী ষ্টৰেজ, উপকূলীয় বতাহ আৰু স্মাৰ্ট গ্ৰীডৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ মুকলি কৰিছে। আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ বিকাশতো বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে চলিত বছৰৰ জুনলৈকে 1,200ৰো অধিক পঞ্জীয়নেৰে এই সেৱা কেন্দ্ৰ

গোলকীয় বিত্তীয় সহায় হিচাপে পৰিগণিত হৈছে। জাপানৰ বিভিন্ন বাতৰি কাকত আৰু সংবাদ মাধ্যমে নতুন দিল্লীত অনুষ্ঠিত ষোড়শ ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বিষয়ে যোগাত্মক বাতৰি পৰিৱেশন কৰিছে। এই সন্মিলনত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক খৰতকীয়া বিকাশ সাধনেৰে বিভিন্ন কৌশলগত আৰু অৰ্থনৈতিক খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰয়াস কৰা হয়। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্ৰখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ এছোচেম, এফ আই চি চি আই, চি এ আই টি আৰু চি আই আই আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। ঔদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্পৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱেশতন্ত্ৰৰ সৈতে চিনাকি কৰি দিয়াই এই সমাৰোহৰ মূল উদ্দেশ্য। এই সমাৰোহৰ জৰিয়তে যুৱ প্ৰজন্মৰ উন্নয়ন আৰু ঔদ্যোগিক ব্যৱস্থাসমূহত দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কয় যে দেশৰ যুৱ প্ৰজন্ম হৈছে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰধান চাবিকাঠি। তেওঁ কয় যে উদ্যোগ আৰু মাই ভাৰতৰ সমন্বিত প্ৰচেষ্টাই দেশৰ যুৱশক্তিক ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চেই কয় যে মন্ত্ৰালয়ে ঔদ্যোগিক আৰু উদ্যোগৰ যুৱ প্ৰজন্মক সামৰি পৃথকে পৃথকে কৰি থকা কামসমূহ লক্ষ্য কৰিব। জম্মু কাশ্মীৰৰ পেহেলগ্ৰাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57-দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি পুৱা অনন্তনাগ জিলাৰ নুনৱাল আৰু বালতলৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হয়। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰা সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা দেশৰ সবাতোকৈ পবিত্ৰ আৰু প্ৰাচীন তীৰ্থযাত্ৰাসমূহৰ অন্যতম। এই যাত্ৰাই দেশৰ অনাদি অনন্তকালৰ পৰা চলি অহা আধ্যাত্মিক ঐতিহ্য আৰু আস্থা তথা ভক্তিৰ শাশ্বত পৰম্পৰা সূচায়। তেওঁ লগতে ভগৱান শিৱৰ আশীষে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক শান্তি আৰু আধ্যাত্মিক সন্তুষ্টি লাভত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীৰ্থযাত্ৰীসকললৈ লিখা এখন পত্ৰত বাৰ্ষিক অমৰনাথ যাত্ৰাত এখন আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক একতাৰ শাশ্বত অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে পবিত্ৰ শিৱলিংগৰ দৰ্শনে লাখ লাখ ভক্তক অবিস্মৰণীয় আৰু পবিত্ৰ অভিজ্ঞতা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা সনাতন সংস্কৃতিৰ প্ৰতি অভূতপূৰ্ব ভক্তি, ধৈৰ্য আৰু সংযমৰ পবিত্ৰ প্ৰতীক। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অমৰনাথ যাত্ৰা পথত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 গৰাকী লোক আহত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰ'ৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ মুখামুখি হ'ব। স্পেইনে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত খেলত অষ্ট্ৰিয়াক 3-0 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়াৰ জাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে পেড্ৰো পৰৈ 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়াৰ জাৱালে 89 মিনিটত আন এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা

সীতারমণে কৈছে যে ভারত ফ্রান্স কৌশলগত অংশীদারিত্বই দুইখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিব।

0: नूर महल फिल्म के इस गाने के साथ ही आज का सदाबहार नगमे प्रोग्राम खत्म होता है। प्रोग्राम का सफर आपने पूरा किया अपने रेडियो सखी ममता सिंह के साथ। अब दीजिए इजाजत, नमस्कार।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষ বন্ধু আঁচনিৰ অধীনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। আনহাতে ড্ৰোনৰ সহায়ত বিশ্বতিয়াই চৰচাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়েও সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে বৰপেটাৰ চৰকাৰী পশুধন পামত যোৱা বুধবাৰে এটা স্বয়ংক্ৰিয় পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্প আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে কৃষকৰ হকে চেউৰী গৰুৰ এখন নিউক্লিয়াছ পামৰ আধাৰশিলা স্থাপন কৰে। এই পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পৰ জৰিয়তে পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে গুণগত মানৰ পুষ্টিকৰ খাদ্য গোপালকসকলক যোগান ধৰা হ'ব। তদুপৰি কেঁচা সামগ্ৰীৰ অপচয় হ্ৰাস কৰি উৎপাদন ব্যয় কমাব পৰা যাব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত প্ৰতি ঘণ্টাত 2-3 টন পৰ্যন্ত পশু খাদ্য উৎপাদনৰ পৰিমাপক যন্ত্ৰ সংযোজন কৰা হ'ব। একেদৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া চেউৰী গৰুৰ পামখনৰ জৰিয়তে কৃষকসকলক উন্নত জাতৰ বৰ্ণসংকৰ গাই গৰু যোগান ধৰা হ'ব। 6,75 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। সেই অনুসৰি 512 গৰাকী লেখকে বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49 গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ডিমা হাছাও জিলাৰ জাতিংগা দলঙৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ফৰ্মেলিন কঢ়িয়াই অনা টেংকাৰৰ পৰা ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ ফলত জাতিংগা নদীৰ পানী দূষিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। কাছাৰ জিলাৰ মাজেৰে বৈ যোৱা এই নদীখন বৰাক নদীৰ সৈতে একত্ৰিত হোৱাত এই নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে জনসাধাৰণক সকীয়াই দিছে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ 2টা চেম্বাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে জাতিংগা নদীৰ সৈতে সংযুক্ত হৈ থকা জলপ্ৰপাতত ফৰ্মেলিন ছিটিকি পৰে। এই ফৰ্মেলিনযুক্ত নদীৰ পানী খোৱা, ৰন্ধা বঢ়া, গা ধোৱা, কাপোৰ ধোৱা, জলসিঞ্চন বা পশুধনৰ বাবে ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। কাছাৰ জিলাৰ বৰখলা আৰক্ষীয়েও এই একেটা কাৰণতে জাতিংগা নদীৰ পাৰৰ অঞ্চলসমূহৰ বাসিন্দাক অনাগত কেইদিনমানৰ বাবে নদীৰ পানী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। উৰা বাতৰিত ভুল নাযাবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ জিলা প্ৰশাসনে সকলোকে আহ্বান জনাইছে। কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৰহাট জিলা দিৱসৰ অংশ হিচাপে আজি টিয়ক সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোৰহাট ডিষ্ট্ৰিক্টছ ইচ প্ৰেজেণ্ট পার্সপেক্টিভ এণ্ড ইটছ ফিউচাৰ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত প্ৰখ্যাত পৰিৱেশকৰ্মী যাদৱ পায়েঙে ভাষণ দিয়ে। তেওঁ নিজৰ জীৱন সংগ্ৰাম, পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন আৰু নতুন প্ৰজন্মক গছপুলি ৰোপণ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা ভাষণ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
0: पसंद करेंगे, हमें बेहद खुशी है आपसे बात।
2: मुझे ना फिल्म खिलौना का एक गीत जो है सनम तू बेवफा के नाम से मशहूर हो जाए
0: जी,
2: वो मैं सुनना चाहूंगी।
0: जी जी, तो सुनते हैं आपकी पसंद का ये गीत।

এফ এম বেণ্ডৰ 102.7 MHz, এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে ইমান পৰে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিলে। আকাশবাণী নগাঁও কেন্দ্ৰৰ বিয়লিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই জয়ন্ত মাধৱ, মোৰ সৈতে কৰ্তব্য কক্ষত আছে পম্পী হাজৰিকা। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আমাৰ বিয়লিৰ অধিৱেশন। এতিয়া আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱ তৰংগৰ পুনৰ প্ৰচাৰ।

0: নমস্কাৰ প্ৰিয় যুৱ বন্ধু,
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁৱৰ যুৱক যুৱতীসকলৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। আপোনালোকৰ সৈতে মই জ্ঞানদীপ হাজৰিকা।
0: প্ৰিয় যুৱ বন্ধু, আজি আমি কথা পাতিম ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ গায়ক চাহিল সঞ্জিত সেনাৰ সৈতে। নমস্কাৰ চাহিল, তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
2: আকাশবাণী নগাঁও কেন্দ্ৰ আজি মোক ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। মই শ্ৰী চাহিল সঞ্জিত সেনাৰ।
0: চাহিল, আজি আমি বিভিন্ন কথা পাতিম।
2: হয়,
0: তোমাৰ ব্যক্তিগত কিছুমান অভিজ্ঞতা বা তোমাৰ এই সংগীত জগতৰ অভিজ্ঞতা সম্পৰ্কেও কথা পাতিম, কিন্তু অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে তোমাক সুধিব বিচাৰিছোঁ, আজিৰ অনুষ্ঠানটি তুমি কেনেকৈ আৰম্ভ কৰিব বিচাৰিবা?
2: আজি পোনপ্ৰথমে আমি বৰগীতৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, যিহেতু গানৰ কাৰণে আহিছোঁ। তো বৰগীতৰ পৰাই আমি আজি আৰম্ভ কৰোঁ।
0: ঠিক আছে, আমি প্ৰথমে এটি বৰগীত শুনি লওঁ।
2: হয় হয়, এই আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ মাধৱদেৱ বিৰচিত ৰাগ শ্যাম ৰাগ তাল পৰিতাল।

0: ধন্যবাদ জনালোঁ চাহিল। সঁচাকৈ মহাপুৰুষ গুৰু দুজনাৰ যি বৰগীত অসমীয়া সংস্কৃতিলৈ ইয়াক অপূৰ্ব অৱদান।
1: হয়,
0: তোমাৰ বৰগীতেৰে নিশ্চয় আমাৰ শ্ৰোতাসকলক আপ্লুত কৰিলে। এতিয়া আমি অকণমান কথা বতৰাৰ মাজলৈ যাওঁ।
1: হয়,
0: প্ৰথমে কোৱাচোন, তোমাৰ ঘৰ, তুমি এনেইতো পুৰণি গুদাম মহাবিদ্যালয়ত শিক্ষা লাভ কৰিছিলা।
1: হয়,
0: এনেই তোমাৰ ঘৰ পুৰণি গুদামতেই নে?
1: নহয়, মই আচলতে আমাৰ বৈঠিলাংচু কাৰ্বি আংলঙৰ হয়। মই নগাঁৱত আহিছিলোঁ 2010 চনতে। এতিয়া ইয়াত পুৰণি গুদামত থকা প্ৰায় 15 বছৰমানে হ'ল সেয়া। তাৰপিছত ইয়াতে পঢ়া শুনা কৰি এনেকৈ
0: কাৰ্বি আংলং আৰু পুৰণি গুদাম,
1: হয়,
0: এই দুইটাৰ মাজত কেনেকৈ, দুইখন ঠাইৰ মাজত কেনেকৈ যোগাযোগ?
1: ইয়াৰ বহুত দীঘল আছে আৰু কাহিনী। তাৰে মাজত ইয়াত আগতে আমাৰ বৰতালৰা আছিলে, বৰতালৰা ইয়াতে থাকিছিলে। তেনেকৈ মোকো মানে কিয় আমাৰ তাত মানে সেই সময়ত পঢ়াৰ শুনাৰ অকণ অসুবিধা আছিলে, তাত স্কুল চিস্কুলৰ এইবিলাক অভাৱ। তো দাদাই ক'লে যে ইয়ালৈকে আহ, এনেকৈ মানুহে ঘৰত আছে, ইয়াতে থাকিবি, ইয়াতে কাম চাম কৰি এনেকৈ। তাৰপিছত ইয়াতে আহিলোঁ। অহাৰ পিছত প্ৰথমতে মানে ভাবিছিলোঁ ঘৰৰ পৰাই তাত কাম কৰিবলৈ মাতিছে আৰু মাজে মাজে পঢ়িম, কিন্তু যিখন ঘৰত আছোঁ তেওঁ মানে একেবাৰে নিজৰ ল'ৰা নিচিনাকৈ সেই তেনেকৈ ৰাখি আজিলৈকে আছোঁ আৰু।
0: তোমাৰ কাৰ্বি আংলঙৰ ঘৰত কোন কোন আছে?
1: আছে মা, দেউতা, বা বিয়া হ'ল, তাৰপিছত ভণ্টি আছে তিনিজনী, সেয়া পঢ়ি আছে।
0: তোমাৰ মা দেউতাৰ নাম?
1: মা নাম ৰহিলা হানচেপি আৰু দেউতাৰ নাম মেনবৰ সেনা।
0: এতিয়া তোমাৰ এই যে শৈশৱৰ, যি শৈশৱৰ পৰাই তোমাৰ সংগীতৰ যাত্ৰাটো আৰম্ভ হৈছে নে মাজত আৰম্ভ হৈছে?
1: সৰুৰে পৰা বুলি ক'ব পাৰি, কাৰণ প্ৰথম যেতিয়া আহিছিলোঁ আহিয়ে মামা, আমাৰ মই মামা বুলি মাতোঁ, জ্যোতিপ্ৰকাশ বৰা, তেওঁৰ অকণ এইবিলাক সাংস্কৃতিক জগতত বহুত জড়িত, তেওঁ নাচে, গান চান গায় আৰু জাজ কৰে। তো প্ৰথম আহোঁতে এনেকৈ মোবাইলত গান চান শুনোতে কেতিয়াবা গুণগুণাই থাকোঁতে শুনিলে মানে যে ই পাৰিব গাব, তেনেকৈ গানৰ লগত ক'ত স্কুল চিস্কুল এইবিলাকত হেৰি নাম লগাই দিলে। তাৰপিছত তেনেকৈ প্ৰায় 2011-12 চনৰ পৰাই।
0: তোমাৰ মানে সংগীতৰ জগতৰ যিটো যাত্ৰা,
1: হয়,
0: এই যাত্ৰাটোত তোমাৰ মামাৰ অৱদান আছে আৰু মামাই যথেষ্ট তোমাক উৎসাহিত কৰিছে।
1: নিশ্চয়।
0: এতিয়া আমি তাৰ মাজতে এতিয়া আকৌ আমাক কি গীত শুনাবা?
1: এতিয়া মই আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক বহুত ভাল পাওঁ, গতিকে তেওঁৰ এটা গীত শুনাওঁ।

0: ধন্যবাদ জনালো। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ গীতৰ সুন্দৰ পৰিৱেশনে আমাৰ মন প্ৰাণ স্পৰ্শ কৰিলে। এতিয়া আমি অকণমান কথা বতৰাৰ মাজলৈ যাওঁ। তুমি 2023-24 বৰ্ষৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিলা, গতিকে সেই সময়ৰ কিবা স্মৃতি বা সেই সময়ৰ কিবা স্মৰণীয় দিন তোমাৰ এই বৰ্তমান সময়ত কি মনলৈ আহিছে?
1: আহে, বহুতখিনি স্মৃতি আছে। মই কলেজখনত গৈছিলোঁ 2022 চনত, তাৰপিছত 22 চনত গৈ তেনেকৈ থাকিলোঁ। তাৰপিছত গান চান গাওঁ বুলি কলেজৰ সকলোৱে গম পাইছে। মোৰ লগতে আৰু এজন আছে, আমাৰ ৰোহন বৰা, তেওঁ আৰু মই একেই আৰু এনেকৈ কলেজত গান চান গাই কৰি। তাৰপিছত 2023 চনত আকৌ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাও হৈছিল, পাতে। তাৰপিছত সেইখিনি সময়ত আকৌ মই সেতুটো নামিলোঁ অকণ। তাৰপিছত তেতিয়া জি কি কৰি সাংস্কৃতিক সম্পাদক হৈছিলোঁ 2023-24 বৰ্ষৰ। তাৰপিছত সেইখিনি সময়ৰে আমাৰ যিটো কলেজ উইক হয়, কলেজ উইকৰ গানৰ সেই তেতিয়াই শ্ৰেষ্ঠ গায়ক হৈছিলোঁ সেয়া। তাৰপিছত এতিয়াও তেনেকৈ কলেজখনত অহা যোৱা হয়, হ'লেও মানে মনত পৰে আৰু
0: পৰোক্ষভাৱে কলেজখনৰ লগত। এতিয়াও তুমি জড়িত হৈ আছা?
1: আছে আছে।
0: বৰ্তমান তুমি কেনে শিক্ষাৰ লগতেই জড়িত হৈ আছা নে বেলেগ কিবা কৰ্মত জড়িত আছা?
1: এতিয়া বৰ্তমান মই গানৰ ক্ষেত্ৰত জড়িত আছোঁ,
0: গানৰ সৈতে জড়িত হৈ আছোঁ,
1: গানৰ সৈতে। তাৰপিছত আকৌ অকল গান বুলিয়েই নহয়, মই বাঁহীও বজাওঁ, তো গতিকে বাঁহীৰ কাৰণেও আকৌ কেতিয়াবা কলেজত কিবা হ'লে মাতে। সেই তেনেকৈ
0: জানো, আমি সেই কথা জানো, কাৰণ তোমাৰ বেছিভাগ আমি চিনাকিটো আমি বাঁহীৰ লগতেই হৈছোঁ।
1: হয় হয় হয়।
0: গতিকে এতিয়া বাঁহীৰ কথালৈ যেতিয়া আহিছেই, গতিকে আমি ভাল বাঁহী বজোৱা বুলি আমি আমি সন্মুখত পাইছোঁ ভাল বাঁহী বজোৱা। গীত আৰু বাঁহী দুয়োটাৰ মাজত তুমি কোনটোক বেছিকৈ প্ৰাধান্য দিছা?
1: এইটো ক'ব গ'লে সংগীতৰে। বাঁহীটো আপোনাৰ কেনেকুৱা আছিলে, এইটো প্ৰথমতে আনক দেখিহে আৰু, তো আনক দেখি তেনেকৈ মোৰো মন গ'ল। সৰুৰ পৰাই আছিল, হ'লেও তেনেকৈ কিনিব পৰা তেনেকুৱা হেৰি নাছিলে। তাৰপিছত হ'লেও ইয়াত আহিলোঁ, আহি পেলাই বাঁহী বজালোঁ। তাৰপিছত আকৌ মই ক্লাছো কৰিছোঁ, মামাই আকৌ ক্লাছো কৰাই দি মানে এনেকৈ এডমিশ্যনো দিছিলে। তেনেকৈয়ে আকৌ কেনেকুৱা মোৰ আকৌ কেনেকুৱা বেলেগে যি বেলেগক যি দেখোঁ পটককৈ মানে সেইটো কৰিবলৈ মন যায়। তো গতিকে তাবলাও অকণ বজাওঁ, বাঁহীও অকণ বজাওঁ, চব অকণ অকণহে জানো, কিন্তু বিশেষভাৱে একো নোৱাৰোঁ মানে।
0: মানে বাঁহীৰ তুমি আনুষ্ঠানিক শিক্ষা
1: লৈছোঁ? বেছি দিনৰ নহয়, অকল হেৰি 3 মাহমানৰ কাৰণে লৈছিলোঁ।
0: কাৰ ওচৰত লৈছিলা?
1: আমাৰ হেমন্ত বসুমতাৰী ছাৰ।
0: এতিয়া তোমাক যদি কওঁ যে বাঁহীৰ জৰিয়তে তুমি আমাৰ শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
1: এনেই গান চানটো গায়ে আছোঁ, অকণমান মই বাঁহীত আজি বড়োৰ এটা এনেকৈ ট্ৰেডিশ্যনেলৰ এনেকৈ কিবা এটা বজাম বুলি ভাবিছোঁ। কাৰণ মই মানে বড়োৰ যিটো এনেকৈ গীত মাত অকণ ভাল পাওঁ মানে, সেই ক্ষেত্ৰত আজি সেই তেনেকুৱা এটা বজাওঁ।

0: ধন্যবাদ জনালো। এতিয়া আমি অকণমান দুই এটা কথা সোধো।
1: হয় হয়,
0: তোমাৰ প্ৰিয় বাঁহী বাদক কোনোবা আছেনে? সকলোৱে থাকে, সংগীত জগতত মানুহৰ প্ৰিয় কোনোবা এজন থাকে, কাৰোবাৰ আদৰ্শটো গ্ৰহণ কৰিবলৈ মন যায়। এনেকুৱা বাঁহীৰ ক্ষেত্ৰত তোমাৰ কোনোবা আছেনে?
1: মোৰ বিশেষ নাই, মই যাকেই মানে ভাল বজোৱা দেখোঁ ভাল পাই যাওঁ। কিন্তু বিশেষভাৱে মই চাওঁ পৰাশ নাথ, ৰাকেশ চৌৰাচীয়া, তাৰপাছত আৰু
0: আমাৰ অসমৰ কোনোবা,
1: অসমৰ দীপক শৰ্মা ছাৰ, তেখেতৰ চাওঁ। আৰু এতিয়া নতুনকৈ আছে এই লক্ষীনন্দন লাহন, তেওঁৰ সেয়া।
0: এতিয়া তুমি, মই বাঁহী বজোৱা সংগীতৰ সৈতে জড়িত গম জানিছোঁ,
1: কিন্তু
0: তাৰ মাজতে তোমাৰ আৰু এটা প্ৰতিভা আছে।
1: আছে,
0: তুমি খুব
1: সৰু সুৰা
0: বাঁহ বেতৰ কামো কৰা বুলি গম পাইছোঁ। ধুনীয়া ধুনীয়া ঘৰ বা সজোৱা বস্তু তোমালোকে বনোৱা, প্ৰস্তুত কৰা, গতিকে মানে দক্ষতাটো ক'ৰ পৰা আহিলে?
1: আমাৰ দেউতাই বাঁহ বেতৰ কামেই কৰে। তাৰপিছত এদিন মানে আমাৰ কলেজৰ আগতে এনেকুৱা হেৰি আছিলে, হাতৰ কাম দিব লাগে এনেকুৱা আছিলে ন, তাৰপিছত তেতিয়া মানে ক'লে যে হেৰি এনেকুৱা বাঁহৰ কিবা এটা বস্তু বনাই আনিব। তেতিয়াতো ময়ো নাজানো, দেউতাই এদিন বনাই থকা দেখিলোঁ। দেখাৰ পিছত দেউতাক সোধা নাই আৰু এইটো কেনেকৈ বনাইছে কি কৰিছে, এনেই দেখিলোঁ। দেখাৰ পিছত মানে মনত পটককৈ আইডিয়াটো আহি গ'ল যে ময়ো দেখোঁ এইটো পাৰিম। তাৰপিছৰ পৰা দেউতাই আগতে বনাইছিলে চাংঘৰ এটা বনাই দিছে, সেইটোৰ পৰা মডিফাই কৰি কৰি কৰি আজিৰ যিটো সময়ৰ যিবিলাক আমি এইবিলাক পেলেচ চেলেচ এইবিলাক যেনেকৈ যি ডিজাইনৰ হওক সেয়া বনাবলৈ শিকি গ'লোঁ আৰু। তেনেকৈ বাঁহৰ বস্তু বনাওঁ আৰু।
0: এনেই ঘৰতে ৰাখা নে ক'ৰবালৈ বিক্ৰীৰ বাবেও কেতিয়াবা পঠিওৱাইছা?
1: ঘৰত এটাও নাৰাখোঁ, নিজে বনোৱা বস্তু মই
0: কাৰোবাক উপহাৰ দিয়া হয়,
1: উপহাৰে বেছিকৈ দিয়া হৈছে। তাৰপিছত কোনোবাই যদি অৰ্ডাৰ দিয়ে তেতিয়াহ'লে অৰ্ডাৰটো তেনেকৈ বিক্ৰী কৰা হয় আৰু।
0: বৰ্তমান আমাৰ বিশেষকৈ সাংস্কৃতিক জগতত জড়িত লোকসকলৰ মাজত এটা প্ৰত্যাহ্বান থাকে, খুব সৰুৰে পৰাই কোনোবাই যদি ভাওনাৰ চৰ্চা কৰিছে, কোনোবাই যদি সংগীতৰ চৰ্চা কৰিছে, তেনে সমাজৰ এটা পক্ষই কি কৰে, এইবিলাকৰ লগত বেছিকৈ লাগি নাথাকিবা, পঢ়া শুনাত অসুবিধা হ'ব। গতিকে তুমি এজন নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে,
1: হয়,
0: এই যে সংগীতৰ পথত বা সংস্কৃতিৰ চৰ্চাৰ পথত যে এনেকুৱা কিছুমান হেঙাৰ আহে, এইটো তুমি মানি ল'ব বিচাৰানে যে সংগীতৰ চৰ্চা বা সংস্কৃতিৰ চৰ্চা কৰিলে মানুহ বা শিশু বা ব্যক্তিৰ নিজৰ জীৱনত এনেকুৱা মানে আগবাঢ়ি যোৱাত কিবা অসুবিধা হয় বুলি?
1: নাই, সেইটো একেবাৰে গ্ৰহণযোগ্য নহয়। কাৰণ যিহেতু বোলে গোটেই দিনটো আমি গানতেই লাগি আছোঁ, এইবিলাক নিজৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি একো কৰাই নাই, অকল গানতেই লাগি আছোঁ বা মই অকল যদি বাঁহীতেই লাগি থাকোঁ সেইটো হ'লে নহ'ব, সেইটো নহয়। কিন্তু গানটো কেতিয়া, আমি কেতিয়াবা গাইছোঁ, কিবা শিকিছোঁ, তাৰ মাজতেও যদি পঢ়াটোও যদি চলাই থাকোঁ বা নিজৰ ব্যক্তিগত যিবিলাক কাম যদি কৰি থাকোঁ, তেতিয়াহ'লে আৰু এইটো সাংস্কৃতিক জগতৰ আৰু এইফালে পঢ়াৰ বা নিজৰ জীৱনৰ কি হেৰিটো একো হেৰি কৰিবলৈ একো বাধা নিদিয়ে মানে।
0: তুমি তোমাৰ পঢ়া শুনাৰ মাজত এইবিলাক কেনেকৈ আগুৱাই নিছিলা?
1: মই পঢ়োঁ, অকল ৰাতিহে পঢ়োঁ, দিনত নোৱাৰোঁ। দিনত এইবিলাক কৰোঁ, বাঁহ বেতৰ কাম বা গান চান সেইবিলাক দিনত কৰোঁ। তাৰপিছত বাকী ৰাতি এক্সামৰ সময়টোতো অকল মই ৰাতি 11টা বজাৰ পৰা ৰাতি 2-3টামান বজালৈকে পঢ়ি দিওঁ, তাৰপিছত আৰু কিতাপ নুচুঙে। সেইখিনি সময়তে মানে যি পঢ়োঁ ভালকৈ পঢ়ি দিওঁ।
0: আচলতে মানে সময়ৰ কাম যদি আমি সময়ত কৰি যাওঁ তেনেহ'লে আমাৰ এনেকুৱাবিলাক বাধা কেতিয়াও আহিব নোৱাৰে।
1: নাহে নাহে,
0: আৰু সংগীতে সদায় মানুহক এটা ভাল পৰিৱেশতহে ৰাখে। আমি তাক নেতিবাচক হিচাপে লোৱাটো ভাল কথা নহয়। ঠিক আছে, এতিয়া আমি আৰু এটা গীত শুনিব বিচাৰিছোঁ তোমাৰ কণ্ঠত। এবাৰ তুমি কাৰ গীত শুনাব বিচাৰিবা?

0: ধন্যবাদ জনালোঁ চাহিল। চাহিলৰ আগন্তুক এই যিটো সংগীতৰ যাত্ৰা, তাত ভৱিষ্যতৰ কি পৰিকল্পনা আছে?
1: সংগীতক লৈ মই বৰ্তমান একো ভবা নাই।
0: এজন পেচাদাৰী গায়ক হিচাপে আগবাঢ়িবলৈ কিবা সপোন আছেনে?
1: নাই, এই গানটো শিকিছোঁ এটাৰ কাৰণে বা বাঁহী শিকিছোঁ পইচাৰ কাৰণে নহয় বা জীৱনটো চলাম বুলি নহয়, নিজে যিটো মন গৈছে নিজৰ সুখৰ কাৰণে,
0: আত্মসন্তুষ্টি
1: সেইটো কাৰণেহে শিকিছোঁ।
0: ধন্যবাদ জনালোঁ চাহিল। এতিয়া তোমাৰ সৈতে সহযোগ কৰি আছে আমাৰ ৰোহন বৰা।
1: হয়,
0: তেখেতো সংগীতৰ সৈতে জড়িত। বহাগৰ মঞ্চত আমি ৰোহন বৰাৰ নামটো শুনি থাকোঁ আৰু দেখিছোঁ তেওঁৰ সংগীতৰ অনুষ্ঠান আমি উপভোগো কৰিছোঁ। গতিকে ৰোহন, কিবা গীত গাই শুনাব বিচাৰিবা নেকি?
2: মই নিশ্চয় শুনাব বিচাৰিম আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ এটি গীত। তেখেতৰ লেটেষ্ট চিনেমাখন যোনখন ৰৈ ৰৈ বিনালে, তাৰে এটা গীত অকণমান গুণগুণাই দিছোঁ।

0: ধন্যবাদ জানালো ৰোহন।
1: ধন্যবাদ।
0: এতিয়া আমি অকণমান সাহিলৰ ওচৰলৈ আহিছোঁ। সাহিল, এতিয়া তোমাৰ বৰ্তমান, তুমি এগৰাকী যুৱক, সংগীতৰ প্ৰতি বৰ্তমান সময়ত নতুন প্ৰজন্মটোৰ সাংঘাতিক ইচ্ছা থাকে,
2: আছে আছে,
0: কিছুমানে সংগীতৰ জগতত খোজ দিব পাৰে, কিছুমানে নোৱাৰে, কিছুমান প্ৰত্যাহ্বানো আহে, গতিকে এই সংগীতৰ প্ৰতি যি আগ্ৰহী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এজন নতুন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তুমি কি বাৰ্তা দিব বিচাৰিবা?
2: এটাই ক'ম যে আনক দেখি বা কিবা এটা নিজৰ মনত কিবা জোশ উঠি ঘপককৈ যি টি সিদ্ধান্ত ল'ব নালাগে। কিবা এটা শিকিবলৈ বিচাৰিছে যিহেতু নতুনকৈ উঠি আহিছে, প্ৰথমতে সেই বস্তুটোৰ প্ৰতি বা সেই বিষয়টোৰ প্ৰতি ভালকৈ আগতীয়াকৈ পূৰা মানে জানি ল'ব লাগে। তাৰপিছত সেই বস্তুটোৰ প্ৰতি যদিহে ইণ্টাৰেষ্ট হয় তাৰপিছত নামিব লাগে। তেতিয়া মানে কি হয়, এতিয়া মই বহুতকে দেখোঁ প্ৰথম প্ৰথম আৰম্ভণিত পূৰা একদম জাপ মাৰি দিব, এইটো এইটো কৰিম, সেইটো সেইটো কৰিম, যেতিয়া মানে ছাকচেছ নহ'ব নামি দিয়ে, নকৰা হৈ যায়। তো সেই বস্তুটো নহয়, যদি ইণ্টাৰেষ্ট আহে একদম পূৰা লাগিব, একদম পূৰা ভালকৈ শিকিব লাগে, আৰু যদি মন নাই নালাগে।
0: আচলতে সংগীত সাধনা
2: হয়,
0: সাধনা অবিহনে সংগীতৰ যি দক্ষতা সেইটো লাভ কৰিব নোৱাৰে। সংগীতৰ যাত্ৰা অব্যাহত ৰাখিবলৈ মানুহক ধৈৰ্যৰো প্ৰয়োজন
2: লাগে
0: নিশ্চয়কৈ। প্ৰিয় শ্ৰোতা, এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁৱৰ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগত আমি কথা পাতিছোঁ ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ শ্ৰেষ্ঠ গায়ক সাহিল সঞ্জিত সেনৰ সৈতে। প্ৰিয় শ্ৰোতা, আমি আহি আহি অনুষ্ঠানৰ একেবাৰে সেই অংশত উপনীত হৈছোঁহি। গতিকে সাহিল আৰু ৰোহন দুয়োজনলৈকে ধন্যবাদ জনাইছোঁ তোমালোকৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আহি আজি আমাৰ এই অনুষ্ঠানটি গীত আৰু কথাৰে জীপাল কৰি তুলিলা। তোমালোকৰ যি সংগীতৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক, আৰু এদিন এই সংগীতৰ যাত্ৰাত যাতে তোমালোক সফল হ'ব পাৰা,
2: থেংক ইউ,
0: তাৰ বাবে শুভেচ্ছা জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ পৰা মই জ্ঞানদীপ হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।
3: শ্ৰোতাসকলে ইমান পৰে যুৱ তৰংগ শুনিলে। এয়া আছিল অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি জ্ঞানদীপ হাজৰিকায়ে। এইখিনিতে জনাব খুজিছোঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ইয়াৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https/awards.gov.in জৰিয়তে এই মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁৱৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিত সেই অনুৰোধৰ বাবে পোনপটীয়াকৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি। দুখন জিলাৰ প্ৰায় 25,000 লোক বানৰ কবলত। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন। বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমি শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰভাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণৰ দাবীসমূহ অনুমোদন কৰা হয়। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মাণ প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰীটোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত কলিয়াবৰ বিধানসভা সমষ্টিৰ 40খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু 22খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ 962গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে নাচালৈ আমন্ত্ৰণ লাভ কৰা কলিয়াবৰ গুৰুকুলৰ কৃতি ছাত্ৰ জোনাকজ্যোতি বৰদলৈক বিধায়ক কেশৱ মহন্তই 1,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁ এইদৰে কয়।
1: আমি 2006 চনৰ পৰা কলিয়াবৰ বিধানসভাৰ অন্তৰ্গত সমূহ শিক্ষানুষ্ঠানৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি উৎসাহিত কৰি আহিছোঁ, সন্মানিত কৰি আহিছোঁ আৰু একো একোজন বিশিষ্ট মুখ্য অতিথিৰ ভাষণেৰে তেওঁলোকক উদগনি দি আহিছোঁ। গতিকে আমি আশা কৰিছোঁ তাৰপিছত আমি বহু ছাত্ৰ ছাত্ৰীক পৰৱৰ্তী সময়ত দেখিছোঁ তেওঁলোকে কলিয়াবৰলৈ আকৌ সুনাম কঢ়িয়াই আনিছে, তাৰ কাৰণে আমি গৌৰৱান্বিত। ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষাগুৰুসকল, তেখেতসকলৰ সন্মিলিত ইয়াত উপস্থিতিয়ে আমাকো উৎসাহিত কৰে।
0: আজি বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ অনন্য পদক্ষেপ বুলি ডাঃ পেগুৱে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্যপ্ৰণালীত নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়ত যুক্তি আলোচনাৰ পৰিৱেশ প্ৰদান কৰিছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত 1000ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা নিৰ্বাচিত 170গৰাকী প্ৰতিভাৱান শিক্ষাৰ্থীৰ মাজৰ পৰাই পুনৰ নিৰ্বাচন কৰি 25গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত মুঠ 7জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: মানে ৰিভিউ মিটিং কৰিলে প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব, এডভান্স কাম কৰা মানুহ বাকীত কৰা মানুহ থাকিলে কাম দিম, গতিকে আজিকালি নিয়মে সেইটো নাই, গতিকে এক মাহৰ পিছত আমাৰ চব হ'ব।
0: ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্তুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা বিশ্বকাপৰ নৱতম আচৰ্য কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰী উন্নতি, 2খন জিলাৰ প্ৰায় 25,000 লোক বানৰ কবলত। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন আৰু বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজৰ এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ আমৈ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ আমৈ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ আমৈ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী আমৈ নিৰ্মলা দেৱীৰ সৈতে। আহক আজি আমি চিনাকি হওঁ।
1: নিৰ্মলা দেৱী,
0: নিৰ্মলা দেৱী, এতিয়া ঘৰুৱা কাম বন?
1: ঘৰুৱা কাম মই সকলো পাৰোঁ। গৰু ছাগলী বা সৌ জিকা চাং দিব লাগে বা ক'ৰবাত কোৰ মাৰিব লাগে, একো কামত পেলাব নোৱাৰে।
0: আপুনি জীয়াই কালতে শিকিছিল নে বিয়া হৈ আহি শিকিলে?
1: জীয়াই কালতে শিকা, আমাৰ পিতায়ে সৰুতে ঢুকাইছে, আমি কৰ্মখিনি কৰিবই লাগিব লাগিব। পথাৰত কঠীয়াও তোলোঁ, আলিও দিওঁ, পথাৰ কামো নেৰোঁ, ৰুবলৈও নেৰোঁ, লোকৰ হাজিৰা কৰিবলৈও নেৰোঁ,
0: চব কৰে। সেইটো এটা অভ্যাস হৈ গ'ল,
1: অভ্যাস হৈ গ'ল। এতিয়া ইয়াত মই সৌ জিকা চাঙৰ আগ পুতি পুতি দি আছোঁ আৰু ভেন্দি তলিত জংঘল চাফা কৰিছোঁ, ইয়াত মানুহে বিচৰ বিচৰ মানিছে মোক।
0: আৰু আপোনাৰ ঘৰ হৈছে আচলতে তেজপুৰ
1: চতিয়া, এক নম্বৰ নলবাৰী
0: হয়। আৰু এতিয়া আপুনি কলিয়াবত ফুৰিবলৈ আহোঁতে আপোনাক পালোঁ। এতিয়া কথাটো হ'ল কি, আপুনি ৰোৱা কটা সকলো কৰে, কওকচোন।
1: কাপোৰ বব পাৰোঁ, ডাঙৰ ডাঙৰ ফুল বাচিহে গামোচা বেচোঁ, 1200-2000 তেনেকে।
0: আজৰি টাইম পালে কাপোৰ বব?
1: কাপোৰ বওঁ,
0: আৰু
1: একো কামত পেলাব নোৱাৰে।
0: এই যে কঠীয়া কেতিয়া পাৰিব লাগিব, কি কঠীয়া কেতিয়া সিঁচিব লাগিব,
1: কঠীয়া পেলোৱা এতিয়া ছিজনটো হৈ গ'ল। এতিয়া আইজুঙৰ কঠীয়া পেলাব লাগিব, ৰঞ্জিতৰ কঠীয়া পেলাব লাগিব, খালি ধানৰ কঠীয়া পেলাব লাগিব।
0: এতিয়া যে এই কঠীয়া পেলাব লাগিব, মাটি ৰুব লাগিব, মানুহজনক চাগে আপুনিহে কৈ থাকে?
1: নাই নাই, ক'ব নালাগে, বুঢ়াই নাযায়, মানে ল'ৰাহে যায়, মানুহ লগাই দিওঁ।
0: আৰু এইটো সময়ত চাগে খেতিলৈ নগ'লে, মাটি নুৰুলে মনটো বেয়া লাগে?
1: মনটো খেতি ছিজন, আকৌ নিজৰ নহ'লেও লোকৰ কৰিবলৈও দৌৰ মাৰোঁ, সহায় কৰিবলৈ,
0: সহায় কৰিবলৈ,
1: সহায় কৰিবলৈ যাওঁ।
0: আৰু লোকৰ তাত কৰিলে এটকা এটা পোৱাও যায়?
1: নাই, পইচা নলওঁ,
0: পইচা
1: সময় মানে টাইমটো পাছ কৰোঁগৈ, কৰি থকা মানুহ যায় অভ্যাস,
0: শিক্ষা এটাও
1: কৰি থকা মানুহ মানে মনটো গৈ থাকে, কেনেকে যাওঁ, অকমান ৰুমগৈ, সহায় কৰোঁগৈ,
0: সহায়
1: কৰোঁ, তেনেকে যাওঁ।
0: সকলোখিনি কামেই কৰে আৰু নামে গুণে সকলোতে পাকৈত
1: নাম, বিয়া নামত ঠিক আছে। নামঘৰত মানে যাওঁ, মানে এখন টেকিয়া ঘৰৰ কামৰ পৰা মানে ছুটি নাপাওঁতে, ঘৰত হাঁহ আছে, মুৰ্গী আছে, ব্ৰইলাৰ আছে, ছাগলী আছে, গৰু আছে, সিহঁতৰ জেমেলা মাৰি থাকোঁ। আকৌ মানুহ সোপাও জেমেলা মাৰিব লাগে, মানুহ ছয় সাতটা, গম পাইছনে নাই,
0: গৰু ছাগলী
1: ততৰ মাৰিব লাগে, ব্ৰইলাৰ দানা দিবই লাগিব, মুৰ্গীকেইটা দানা দিবই লাগিব, হাঁহকেইটা পুখুৰীত এৰি দি অকণ চৰাব লাগিব, কিমান জেমেলা, ছাগলী পাত কাটিব লাগিব।
0: আপুনি ইমান কাম কৰে, আজৰি সময় ৰন্ধা বঢ়া খোৱা বোৱা?
1: ভাতো বনাই থাকিম, কামো কৰি থাকিম, এইপিনে ভাতো হ'ব, কামো হ'ব।
0: ভাত বনা ৰান্ধি থাকিলেতো বহি থাকিব নালাগে,
1: বহি থাকিব নালাগে, জুইতে বনাওঁ, গেছতো নবহাওঁ, গম পাইছ নাই, এইপিনে চাউলৰ পানী সমানে বঢ়াই দিলোঁ, দি লাগি গ'লোঁ বেলেগ কামত, ভাতটো হ'ল, নমাই দিলোঁ, দালিটো বহাই দিলোঁ, দালিটো হ'ল, আকৌ নমাই থবলৈ চব্জিটো ভাজিটো বনালোঁ।
0: আৰু আমি আপোনাৰ পৰা গম পাইছিলোঁ আপুনি ঘিউ ঘৰতে বনাই, কওকচোন কেনেকৈ?
1: ঘিউটো মানে গাখীৰৰ খৰটো উতলাম, অকণো গাখীৰ নোহোৱাকৈ টুকি থৈ দিম গিলাচ এটাত, আইনা গিলাচ এটাত টুকি থৈ পেলাই 3-4 দিন থোৱাৰ পিছত কেৰাহীটো গৰম কৰিলোঁ, গৰম কৰি খৰখিনি দি দিলোঁ, দি ভাজোঁতে ভাজোঁতে ভাজোঁতে বিৰিকি বিৰিকি বিৰিকি বিৰিকি ঘিউটো ওলাই

0: থাকিব নহয়, বাতি এটাত টুকি যাম, টুকি পেলাই থৈ দিম, গম পাইছ নে নাই? আকৌ মাখনটো কৰিবলৈ হ'লে গাখীৰটো মানে খুব মাৰিব লাগিব, খুব মাৰিব লাগিব, হাতৰ ধূপ উঠি যায়গৈ, ঘুটনি মাৰিব লাগিব, মাৰোঁতে মাৰোঁতে মাৰোঁতে মাৰোঁতে তেতিয়া তচ এটা থপা নিচিনা ওলাই যাবগৈ, তেতিয়া সেইটো টুকি দিম চাকনিয়ে, টুকি দিলে মাখনটো ওলাই গ'ল, তেতিয়া মৈ পানীটো থাকি গ'ল, গম পাইছ নে নাই?
1: আৰু এক লিটাৰ কিমান ওলাব মাখন?
0: এই এক লিটাৰত বেছি নোলায়, এপোৱামান ওলায়, তাৰমানে ভাল পূৰা ডাঠ গাখীৰ হ'লেতো আধা কেজিমানেই ওলায়, এনেই অলপ
1: বহুত গৰম কৰিব লাগিব,
0: অঁ বহুত গৰম কৰিব লাগিব, মাখনটোও বেলেগ হ'ল, ঘিউটোও বেলেগ হ'ল, সেইটোকে আকৌ পকালে ঘিউ হ'বগৈ।
1: আমি বজাৰৰ পৰা কিনাতকৈ ঘৰতে যদি ঘিউ বনাব পাৰোঁ,
0: মইতো বনাওঁৱে ঘৰত,
1: এনে গৰু গাখীৰৰ সৰটো টুকি থ'ব লাগে,
0: টুকি থ'ব লাগে, মানে এটো পাওঁ গাখীৰ নোহোৱাকৈ টুকি থ'ব লাগে, চিচা বৈয়াম এটাত বা গিলাচ এটাত তিনি চাৰিদিন জমা কৰাৰ পিছত বনাব,
1: যদি হয় তেতিয়াহ'লে কিমান ঘিউ ওলাব? একাপত
0: পঞ্চাছ গ্ৰামমান ওলাব নেকি, এগিলাচত,
1: অঁ
0: চিচা গিলাচ যায় নাই সেইটো গিলাচত পঞ্চাছ গ্ৰাম, এতিয়া পঞ্চাছ গ্ৰাম মান নহ'ব জানো সেইখিনি, অঁ সেই চিচা গিলাচতে এগিলাচে,
1: মানে এক লিটাৰ গাখীৰ দিনটোত গৰম কৰি থাকিলে সৰ ওলাই থাকিব,
0: সৰ ওলাই থাকিব, সৰটো টুকি টুকি থৈ যা, গম পাইছ নাই?
1: তাৰপিছত সেইখিনি আপুনি
0: পকাই দিওঁ,
1: খাবলৈও হয়, চাকি
0: বন্তি, চাকি বন্তি দিবলৈ হয়, চাকি বন্তি দিয়াটো বেলেগে থ'ব লাগিব, খোৱাটো বেলেগে থ'ব লাগিব।
1: এই যে আপুনি ইমানখিনি ঘিউ মৌ ঘিউ মাখন বনাব পাৰে, আপুনি কাৰোবাক শিকাইছেনে বাৰু?
0: কাৰোবাক শিকাইছোঁ মানে ঘৰৰ বোৱাৰীজনীকে শিকাইছোঁ,
1: বা গাঁৱত থাকে সকলোৱে জানে,
0: জানে জানে জানে, কাৰোবাৰ কেতিয়াবা দৰকাৰ হ'লে ঘিউ অকণ লৈ দৰকাৰ হ'লে লৈ যায়হি, দি দিওঁ, চলক চবে চলক, এতিয়া মই ঘৰত আধা লিটাৰমান বনাই থৈ আহিছোঁ, জাৰ্চি গাই আছে যে, গাখীৰটো গৰম কৰোঁ, সৰটো উলিয়াই থওঁ আৰু।
2: ইমান পৰে আজিৰ আমৈ নিৰ্মলা দেৱীৰ সৈতে হোৱা কথা বতৰা শুনিলে। আহক এইখিনিতে আমি এটি গীত শুনো, শিল্পী জিনা ৰাজকুমাৰী গোস্বামী।

নমস্কাৰ, মই ডক্টৰ অপৰূপা বৰগোহাঁই, নগাঁও পশুপালন আৰু পশু চিকিৎসা বিভাগত কৰ্মৰত। আজি মই জীৱ জন্তুৰ প্ৰতি দয়া আৰু মানৱতা এই বিষয়ে কিছু তথ্য দাঙি ধৰিব বিচাৰিছোঁ। নিৰীহ জীৱ জন্তুৰ প্ৰতি দয়া আৰু মৰম প্ৰদৰ্শন কৰাই মানৱতাৰ আটাইতকৈ ডাঙৰ পৰিচয়। জীৱ জন্তুৰ প্ৰতি দয়া আৰু মানৱতা সকলো নাগৰিকৰে মৌলিক নৈতিক কৰ্তব্য। পৃথিৱীত মানুহৰ দৰে পশু পক্ষীও একোটা জীৱ। সকলোৰে সুখ দুখ ভয় আৰু পোৱাৰ অনুভূতি আছে। মানৱীয়তাৰ মূল মন্ত্ৰই হৈছে সকলো জীৱৰ প্ৰতি সহানুভূতিশীল হোৱা। পশু পক্ষীৰ প্ৰতি মৰম আৰু দায়বদ্ধতা গঢ়ি তোলাটো কেৱল তেওঁলোকৰ বাবেই নহয়, আমাৰ নিজৰ মানসিক বিকাশৰ বাবেও অতি প্ৰয়োজনীয়। সহানুভূতি কিয় প্ৰয়োজন? প্ৰকৃতিৰ ভাৰসাম্য অৰ্থাৎ ইক'লজিকেল বেলেন্স ৰক্ষা। পশু পক্ষী আমাৰ পৰিৱেশৰ তন্ত্ৰৰ একোটা অপৰিহাৰ্য অংশ। তেওঁলোকৰ অবিহনে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা অসম্ভৱ। মানৱীয় গুণৰ বিকাশ। যিসকলে জীৱ জন্তুৰ প্ৰতি সহানুভূতিশীল হয় তেওঁলোকৰ মনত আনৰ দুখ বুজি পোৱাৰ ক্ষমতা বেছি থাকে। ই আমাক এজন ভাল মানুহ আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলে। নিৰপৰাধ জীৱৰ মাত। পশু পক্ষীয়ে নিজৰ কষ্ট বা ভোকৰ কথা মানুহৰ দৰে ভাষাত প্ৰকাশ কৰিব নোৱাৰে, সেয়েহে তেওঁলোকৰ সুৰক্ষা আৰু অধিকাৰৰ প্ৰতি সচেতন হোৱাটো মানৱ জাতিৰ পৰম কৰ্তব্য। আহক জানো আমি কেনেদৰে সহানুভূতি প্ৰকাশ কৰিব পাৰোঁ। আশ্ৰয় আৰু খাদ্য প্ৰদান। জীৱ জন্তুৰ প্ৰতি দয়া আটাইতকৈ সহজ উপায় হ'ল ভোকত থকা জীৱক খাদ্য আৰু পানী দিয়া। গ্ৰীষ্মকালত বাৰান্দাত বা পদূলিত পানীৰ পাত্ৰ ৰাখিব পাৰে। ধুমুহা বৰষুণ বা প্ৰচণ্ড শীতৰ সময়ত ঘৰৰ বাহিৰৰ জীৱ জন্তু বা পথৰ কুকুৰ আদিৰ আশ্ৰয় বা সুৰক্ষিত ঠাই দিব পাৰে। নিৰ্যাতন বন্ধ কৰা। কোনো জীৱক অকাৰণে আঘাত কৰা, শিলগুটি নিক্ষেপ কৰা বা মানসিকভাৱে হাৰাশাস্তি কৰা এক গৰিহণাযোগ্য অপৰাধ। চিকিৎসা সেৱা। কোনো জীৱ জন্তু ৰোগাক্ৰান্ত বা আঘাতপ্ৰাপ্ত হ'লে তেওঁলোকক চিকিৎসকৰ কাষলৈ নি চিকিৎসা প্ৰদান কৰাটো আমাৰ দায়িত্ব। ঘৰত পোহা জন্তুৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় টীকাকৰণ কৰাব লাগে। শিশুসকলক শিক্ষা প্ৰদান। শিশুসকলক সৰুৰে পৰা জীৱ জন্তুৰ প্ৰতি মৰম কৰিবলৈ শিকাব লাগে। ই তেওঁলোকক অধিক দায়িত্বশীল আৰু সংবেদনশীল কৰি তোলে। কিনাৰ পৰিৱৰ্তে তুলি লওক, এডপ্ট ইনষ্টেড অফ শ্বপ। ঘৰত পোহনীয়া জন্তু আনিবলৈ মন থাকিলে নতুবা বিপদত পৰা জন্তুক উদ্ধাৰ কৰিবলৈ পশু আশ্ৰয়গৃহৰ পৰা তুলি ল'ব লাগে। শেষত, প্ৰাচীন কালৰ পৰা অসমীয়া সমাজ আৰু শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্মত জীৱ হত্যা বা জীৱৰ প্ৰতি হিংসা নকৰিবলৈ এক গভীৰ বাৰ্তা প্ৰদান কৰা হৈছে। জীৱৰ প্ৰতি কৰা দয়া আৰু সহানুভূতিয়েই হৈছে প্ৰকৃত মানৱতা। সেয়ে আহক আমি সকলোৱে মিলি পশু পক্ষীৰ বাবে এই পৃথিৱীখন বাসযোগ্য কৰি তোলো। ধন্যবাদ।

মোৰ ঘৰ কলিয়াবৰ গাঁও গাড়ীকুৰি। মোৰ ল'ৰা এজন আছে। মই ঘৰত গৰু ছাগলী পোহাৰ লগতে গাঁৱতে থাকি খেতি বাতি কৰি গাঁৱৰ পৰিৱেশ বৰ ধুনীয়া, বৰ মনোমোহা। সকলো মানুহ তাত মানে মোহিত হয় আৰু খেতি বাতি কৰি আমি বহুত ভাল পাওঁ, খেতিৰ লগত জড়িত হৈ বহুত ভাল পাওঁ। আহাৰ শাওন মহীয়া আমাৰ বোকা পানীয়ে আমাৰ প্ৰিয়। আমি খেতি বাতিৰ লগত জড়িত হৈ ভাল পাওঁ আৰু খেতি বাতিৰ লগতো জড়িত, মোৰ মানুহজনো খেতি বাতিৰ লগতে জড়িত থাকে। তথাপিও তাৰ মাজতে সময় উলিয়াই প্ৰতি বহাগ মাহে মাহে প্ৰতিখন মঞ্চতে, কলিয়াবৰ য'ত আৰম্ভ হয় প্ৰতিখন মঞ্চতে গৈ পেলাই হুঁচৰি গাওঁ, বিহু গাওঁ, কেইবাবাৰো পুৰস্কৃতও হৈছোঁ। এই সুযোগতে মই আপোনালোকক এফাকি বিহু গাই শুনাইছোঁ। ও ডালিম দি মৰু বুৱা।

0: আমৈসকল, এই বাৰিষা কালত জাপানিজ এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি ব্যৱস্থা ল'ব পাৰোঁ জানো আহকচোন। জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ জ্বৰ আৰু কিউলেক্স মহৰ এটি প্ৰজাতিয়ে এই ৰোগ বিয়পায়। প্ৰাকৃতিকভাৱে এই ভাইৰাছ গাহৰি, বগলী, কণামুচৰি জাতীয় প্ৰাণীৰ দেহত থাকে আৰু এই মহে গাহৰি, বগলী, কণামুচৰি আদিক কামুৰি মানুহক কামুৰিলে মানুহজনো এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। অতিপাত জ্বৰ, মূৰৰ বিষ, অস্থিৰতা, মূৰ্ছা যোৱা, অচেতন আদি জাপানিজ এনকেফেলাইটিছৰ লক্ষণ। এনে ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাওক। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰাখক। বাহিৰত কাম কৰোঁতে দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি লওক। আমৈসকল, সন্ধিয়া সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা দিয়ক। নিমপাত ব্যৱহাৰ কৰি বাহিৰত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি। ঘৰৰ ওচৰৰ অনাৱশ্যকীয় নলা নৰ্দমাবোৰ পুতি পেলোৱাৰ লগতে বুৱতি নলা নৰ্দমাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। জাপানিজ এনকেফেলাইটিছৰ লক্ষণবোৰ দেখা দিলে চিকিৎসালয়ৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ গৈ সময় নষ্ট নকৰিব। আঁঠুৱা নোলোৱাকৈ কেতিয়াও নুশুব। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ লগত বা ওচৰত নাৰাখিব। খালী গাৰে কেতিয়াও নাথাকিব। সন্ধিয়া সময়ত ঘৰত ধূপ ধূনা নিদিয়াকৈ নাথাকিব। ঘৰৰ ওচৰৰ নলা নৰ্দমা আদি বন্ধ হৈ থাকিব নিদিব। আমৈসকল, আপোনালোকৰ এনে সমস্যাই দেখা দিলে ওচৰৰ আশাগৰাকীৰ লগত যোগাযোগ কৰিব।
1: আজিৰ আমৈ অনুষ্ঠান ইমানতেই সামৰিছোঁ। নমস্কাৰ।
2: আমৈ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা বিদ্যাৰ্থীৰ অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমূহ ছাত্র ছাত্রীলৈ প্রীতি আর শুভেচ্ছা জানাই আজি অনুষ্ঠান মুকলি করছো। তোমালোকলে আগবাইছো এয়া রূপক টমাস আলভা এডিশন। রূপকখনি তোমালোকলৈ যুগুতাই দিছে ডক্টর রমেশ চন্দ্র গোস্বামীয়ে। শুনো আহা টমাস আলভা এডিশনের দ্বিতীয় খণ্ড।
1: ১৮৬৪ চনত তেওঁ ৰেলৰ কামবোৰ এৰি দি কানাডাৰ ষ্ট্ৰেটফৰ্ড নামৰ জংচন এটাত টেলিগ্ৰাফাৰ হিচাপে কামত সোমাইছিল। তাততো বেছদিন থাকিব নোৱাৰিলে।
2: কিয় মামা?
1: তেওঁ টেলিগ্ৰাফ অফিচতে এটা পৰীক্ষাগাৰ খুলি পৰীক্ষা চলাই গৈছিল। বিভাগীয় পৰিদৰ্শকে তাত আপত্তি কৰা নাছিল। ৰাতি যাতে এডিছনকে ধৰি কোনো টেলিগ্ৰাফাৰ টোপনিত নপৰে সেই উদ্দেশ্যে পৰিদৰ্শকে এটা নিয়ম কৰিছিল। নিয়মটো অনুযায়ী প্ৰত্যেকেই প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰধান দপ্তৰলৈ এটা সংকেত পঠাই থাকিব লাগিছিল।
2: বুজিলোঁ, এওঁ টোপনি আহিছিল।
1: তেওঁ ঘূৰিছিল কি, ঘণ্টাই ঘণ্টাই সংকেত পঠাই থকা কামটো হাতেৰে নকৰি তাৰ বাবে এটা যন্ত্ৰ আৱিষ্কাৰ কৰি তাকে কামত লগাইছিল আৰু তেওঁ আৰামত পৰীক্ষাগাৰত ব্যস্ত হৈ পৰিছিল।
3: বাহ, মজাৰ কথা।
1: কিন্তু হলে কি হ'ব, অসময়ত প্ৰধান দপ্তৰে তেওঁলৈ বাৰ্তা পঠাই কোনো উত্তৰ নাপাইছিল, গতিকে তেওঁ পৰীক্ষাগাৰ আঁতৰাই দিছিল।
4: এৰা, সেইকাৰণেহে তেওঁ চাকৰি এৰি দিছিল।
3: পিছে তেওঁকতো পইচা লাগিবই।
1: নিশ্চয় পইচা লাগিবই। বাৰু, তোমালোকে বষ্টন নামৰ ঠাই এখনৰ নাম শুনিছা?
2: শুনিছো।
3: আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ঠাই।
1: প্ৰায় 5 বছৰ কাল উত্তৰ টেলিগ্ৰাফাৰ হিচাপে কাম কৰাৰ পাছত তেওঁ 1868 চনত বষ্টনলৈ গ'ল। তাতে এটা চাকৰিত সোমাল।
3: গৱেষণাৰ কাম এৰি পেলালে নেকি বাৰু?
1: এৰিব কিয়, তাতে তেওঁ অফিচটোত পঁইতাচোৰাৰ উৎপাত দেখি পঁইতাচোৰা মৰা বৈদ্যুতিক ফান এখন সাজি উলিয়ালে। প্ৰয়োজন দেখি এটা ভোট ৰেকৰ্ডাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিলে আৰু তাতোকৈ এটা ডাঙৰ আৱিষ্কাৰ কৰিলে। আগতে এডাল টেলিগ্ৰাফৰ তাঁৰেদি মাত্ৰ এটাহে বাৰ্তা পঠাব পৰা গৈছিল। তেওঁ গৱেষণা কৰি কৰি এডাল তাঁৰেদি প্ৰথমে 2টা, তাৰপিছত 4টা আৰু শেষত 6টাকৈ বাৰ্তা অনা নিয়া কৰিব পৰা কৰিলে।
3: কেৱল আৱিষ্কাৰ আৰু আৱিষ্কাৰ, কাম আৰু কাম।
4: চাকৰি বা ধন ঘটাত মন নিদিছিল হবলা?
1: বষ্টনৰ চাকৰিটোত তেওঁ নাথাকিল। 1869 চনৰ মাজভাগত অৰ্থাৎ বষ্টনত এবছৰমান চাকৰি কৰাৰ পাছত তেওঁ নিউয়ৰ্ক পালেগৈ। তেতিয়া তেওঁৰ হাতত প্ৰায় ফুটাকৰি এটাও নাই।
2: তেনেহ'লে কেনেকৈ চলিব?
1: অতিপাত কষ্ট হৈছিল তেওঁৰ। খাবলৈ পইচা নাই, থাকিবলৈ ঠাই নাই, কেনেবাকৈ এখন বেটাৰীৰ দোকানৰ ঠেক কোঠালি এটাত তেওঁ কেইটামান দিন কটালে।
4: ইমান প্ৰতিভা থকা লোকেনো চাকৰি নাপাবনে?
1: পালে, চাকৰি পালে। গোল্ড ইণ্ডিকেটৰ কোম্পানী নামৰ কোম্পানী এটাত কিছুদিন কাম কৰিলে, দৰমহা $300। সেইকালত বেয়া দৰমহা নহয়।
3: গৱেষণাৰ কাম একা
1: এৰি পেলোৱাৰ প্ৰশ্নই নুঠেৰিমি। টেলিগ্ৰাফীৰ গৱেষণাত তেওঁ অধিক মনোযোগ দিলে। তাতো নতুন আৱিষ্কাৰ অব্যাহত থাকিল।
3: আৰু কি আৱিষ্কাৰ কৰিলে?
1: আগতে টেলিগ্ৰাফীৰ বাৰ্তাবোৰ হাতেৰে লিখি যাব লগা আছিল, তেওঁ সেইবোৰ নিজে নিজে ছপা হৈ ওলোৱাৰ ব্যৱস্থা আৱিষ্কাৰ কৰিলে।
4: তেন্তে আৰু ভাল চাকৰি পাব লাগে দেখোন।
1: ঠিক চাকৰি নহ'লেও তেওঁৰ দক্ষতাৰ বাবে এবছৰৰ ভিতৰতে তেওঁ বহু ধন আৰ্জিব পাৰিলে।
3: মামা, অলপ বহলাই ক'বানে?
1: গোল্ড ষ্টক এক্সচেঞ্জ টেলিগ্ৰাফ কোম্পানী নামৰ এটা কোম্পানী আছিল। ই বজাৰ দৰৰ খবৰ আদান প্ৰদানৰ ব্যৱসায় চলায়। এডিছনে উদ্ভাৱন কৰা এটা উন্নত কৌশলে কোম্পানীটোৰ ব্যৱসায় বহু গুণে বাঢ়ি যোৱাত সহায় কৰিছিল আৰু তাকে দেখি কোম্পানী এডিছনক $40,000 ধন দি দিয়ে পক্সিছ হিচাপে।
4: একে কবই তেওঁ সোণৰ দুৱাৰ মুকলি হ'ল দেখোন।
1: কথাটো মিছা নহয়। আৰু সেই ধনেৰে তেওঁ 3খনকৈ দোকান, অফিচ, পৰীক্ষাগাৰ আৰু কাৰখানা খুলিলে। কাৰখানাত নিজৰ পেটেণ্টৰ বহু বস্তু উভৈ নদী কৰি সাজি উলিয়ালে।
3: পৰীক্ষাগাৰত গৱেষণাও নিশ্চয় চলি থাকিল?
1: চলি থাকিল। 1871-72 চনত তেওঁ আন এটা ডাঙৰ কাম কৰিলে। কেইবছৰমান পূৰ্বে ক্ৰিষ্টোফাৰ চোলছ নামৰ মানুহ এজনে এটা টাইপৰাইটাৰ আৱিষ্কাৰ কৰিছিল। এডিছনে তাৰ বহু উন্নতি সাধি উলিয়ালে। সেই আৰ্হিটোকে লৈ ৰেমিংটন নামৰ কোম্পানীটোৱে সুন্দৰ টাইপৰাইটাৰ সাজি উলিয়াইছিল।
4: এইবোৰলৈ চাই বুজিব পাৰি যে তেওঁ চাকৰি কৰাতকৈ জীৱনজুৰি গৱেষণা কৰাই ভাল আছিল, নহয়নে?
1: তাকেই কৰিছিল তেওঁ। 1876 চনত নিউজাৰ্চিৰ মেনলো পাৰ্ক নামৰ সৰু গাঁও এখনৰ ওচৰত এটা বেছ ডাঙৰ পৰীক্ষাগাৰ তেওঁ নিৰ্মাণ কৰায় আৰু তাতে ইটোৰ পৰা সিটোকৈ বহুত আৱিষ্কাৰ কৰি গৈ থাকে। আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ নাম তোমালোকে নিশ্চয় শুনিছা।
2: হয়, শুনিছো।
1: কেইবছৰমান আগতে গ্ৰাহাম বেলে যি টেলিফোন আৱিষ্কাৰ কৰিছিল সি সিমান কাৰ্যকাৰী নাছিল। এডিছনে তাৰ ভালেখিনি সাল সলনি কৰিছিল আৰু তাৰ ফলতহে ফোনত কথা বতৰাবোৰ স্পষ্টকৈ শুনাটো সম্ভৱ হৈছিল।
4: এটা কথা মনত পৰিছে বুইছ?
1: কি কোৱাচোন বাইদেউ?
4: গ্ৰামোফোন যে, এই গ্ৰামোফোন টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰিছিল যেন পাওঁ নহয়নে?
1: তেমেই আৱিষ্কাৰ কৰিছিল। অৱশ্যে তেওঁৰ যন্ত্ৰটোক ফোনোগ্ৰাম বুলিহে জনা গৈছিল। 1877 চনত তেওঁ ফোনোগ্ৰাম আৱিষ্কাৰ কৰিছিল।
3: মোৰো ফোনোগ্ৰাম আৱিষ্কাৰৰ বিষয়ে পঢ়া মনত পৰিছে।
1: তেনেহ'লে কোৱাচোন, ফোনোগ্ৰামত একেবাৰে প্ৰথমতে শুনিবলৈ পোৱা কথাখিনি কি আছিল?
3: হেৰি নেকি, মেৰি হেড এ লিটল লেম্প।
1: একেবাৰে শুদ্ধ হৈছে, মেৰি হেড এ লিটল লেম্প।
2: ফোনোগ্ৰামত গানো শুনিব পাৰি নেকি মামা?
1: পাৰি মানে ঘাইকৈ গান শুনিবৰ বাবেইতো ব্যৱহাৰ কৰা হৈছিল।
2: আমি দেখোন ফোনোগ্ৰাম দেখাই নাই।
1: ক'ত দেখিবা, সেইবোৰ যন্ত্ৰ আজিকালি নচলাই হৈ পৰিছে।
4: ৰিমিও, অকণমান আন্ধাৰ আন্ধাৰ লাগিছে অ'।
3: ৰ'বা মা, লাইটটো জ্বলাই দিছোঁ।
1: পাই গৈছোঁ, এই লাইট যে জ্বলাইছা মানে ঘূৰণীয়া বাল্বৰ লাইটটো,
3: সেয়াও আলভা এডিছনৰ আৱিষ্কাৰ নেকি?
4: ময়ো ক'ৰবাত পঢ়িবলৈ পাইছোঁ।
1: 20 শতিকাৰ আৰম্ভণিতে আৰ্ক লেম্প নামে এবিধ চাকি ওলাইছিল।
2: বিজুলীৰে জ্বলিছিল নে মামা?
1: বিজুলীৰে জ্বলিছিল। সেইটো আৱিষ্কাৰ কৰিছিল উইলিয়াম ৱালাছ নামৰ মানুহ এজনে। এই চাকিয়ে বৰ বেছি তাপ উৎপন্ন কৰিছিল, গোন্ধাইছিলো বেয়াকৈ।
2: বিজুলী চাকিও গোন্ধাই নে?
1: সেইকাৰণেতো এডিছন বহি থাকিব নোৱাৰিলে। তেওঁ 1878 চনত মেনলো পাৰ্কত থকা নিজা পৰীক্ষাগাৰত একাণপতীয়াকৈ কামত লাগিল। সেই সময়ত যিসকল লোকে বিজুলী সম্পৰ্কে ভালদৰে জানিছিল তেওঁলোকে ভাবিছিল যে উত্তাপ আৰু গোন্ধ কমাই পেলোৱাটো অসম্ভৱ। তেওঁলোকে এডিছনক ভেঙুচালি কৰিবলৈ ধৰিলে।
2: কেনে মানুহ সেইবোৰ?
1: কিন্তু মেনলো পাৰ্কৰ যাদুকৰ আলভা এডিছনে কামটো কৰিহে এৰিলে। আজি যে বাল্বটোৰ ভিতৰত তাঁৰ এডাল পকাই থোৱা থাকে,
3: ফিলামেণ্টডাল নে?
1: এৰা, ফিলামেণ্টডাল সেয়া তেওঁৰেই আৱিষ্কাৰ। ঘূৰণীয়া সেই বাল্বটো তেওঁৰেই সৃষ্টি। বাৰু কোৱাচোন, ফিলামেণ্টডালৰ বাহিৰে বাল্বটোৰ ভিতৰত কি থাকে?
2: কি থাকিব আৰু, বায়ু থাকে আকৌ?
3: নাই নাই, একোৱেই নাথাকে।
1: ঠিক কথা কৈছা, ইংৰাজীত তাক ভেকুৱাম বোলা হয়। বায়ু থাকিলে ফিলামেণ্টডাল পুৰি যায়। সেই সত্যটো ধৰা পেলাবলৈ এডিছনে বহুবাৰ বিভিন্ন ধৰণে পৰীক্ষা কৰিব লগা হৈছিল।
2: মানুহটোৰ কেৱল পৰীক্ষা আৰু পৰীক্ষা,
4: নহ'লেনো ইমান ডাঙৰ আৱিষ্কাৰ কেনেকৈ কৰিব?
1: এডিছনে বাল্বৰ পৰা বায়ু বাহিৰ কৰি কৰি পৰীক্ষা কৰি যাওঁতেই 1879 চনৰ মাজভাগত কৃতকাৰ্য হৈছিল।
3: মানে আজিৰ নিচিনা এনে বাল্বটো আৱিষ্কাৰ কৰিব পাৰিছিল?
1: কম তাপ আৰু বেছি পোহৰ দিয়া দুৰ্গন্ধ নথকা লেম্পটো সৃষ্টি কৰিছিল।
3: মামা, তেওঁ আৰু কি আৱিষ্কাৰ কৰিছিল মই যেন মনতে পেলাব পৰা নাই।
1: তেওঁৰ আৱিষ্কাৰৰ হিচাপ দিয়া মোৰ বাবে সম্ভৱ নহয়। হ'লেও আৰু দুটামান ডাঙৰ আৱিষ্কাৰৰ কথা কওঁ। 1881-82 চনত তেওঁ পৃথিৱীৰ প্ৰথম বিজুলী চালিত ৰেলগাড়ী আৱিষ্কাৰ কৰে আৰু 1891 চনত এডিছনে কাইনেটোস্কোপ নামৰ এটা সঁজুলি উলিয়ায়।
3: কাইনেটোস্কোপ যে, ই কি কাম কৰে?
1: ইয়াৰ দ্বাৰা গতিশীল ছবি পৰ্দাত পেলাই চাব পৰা যায়।
2: মানে চিনেমাৰ দৰে নেকি মামা?
1: একেবাৰে ঠিক। পিছে চিনেমা বুলিলে আমি যি বুজো তাত ছবিৰ লগতে মাত কথাও থাকে। তেওঁ ছবিৰ লগতে কথা উলিয়াব পাৰিছিল ঠিকেই, কিন্তু তাত বাৰুকৈ সফল হ'ব পৰা নাছিল। বাৰু, তোমালোকে প্ৰথম মহাযুদ্ধৰ কথা শুনিছানে?
2: শুনিছো।
1: কেতিয়া হৈছিল বাৰু?
3: 1914 চনৰ পৰা 1918 চনলৈকে।
1: প্ৰথম মহাযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁক গুৰুত্বপূৰ্ণ কামত নিয়োগ কৰিছিল। তেওঁ যুদ্ধত ব্যৱহাৰ কৰিব পৰা কিছুমান ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰিব লগা হৈছিল।
4: এইবাৰ আৰু নিজৰ গৱেষণা গ'ল চাগে।
1: ক'ত যাব, তাতো তেওঁ 40টামান এনেকুৱা সৰু বৰ আহিলা আৱিষ্কাৰ কৰিলে যিবোৰ যুদ্ধৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু তাৰ ভিতৰত এটা আছিল পানীৰ তলত কথা শুনা ব্যৱস্থা। সেই ব্যৱস্থাৰে চলি গৈ থকা টৰ্পেডো আৰু ছাবমেৰিন ধৰা পেলাব পাৰি।
3: মামা,
1: কোৱা ৰেমি।
3: ছাবমেৰিন কি বুজো, কিন্তু
1: টৰ্পেডো হৈছে এবিধ আগ্নেয়াস্ত্ৰ। ই পানীৰ তলেদি গৈ জাহাজ ধ্বংস কৰি দিব পাৰে। তেওঁৰ আৰু এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছে। তেওঁ এনে এবিধ সন্ধান চাকি আৱিষ্কাৰ কৰে যিয়ে পানীৰ তলতো পোহৰ দিয়ে।
4: এই যাদুকৰজনে জীৱনত ইমান কাম কেনেকৈ কৰিছিল?
1: কেনেকৈ কৰিছিল মানে কৰিছিল সময়ৰ সদব্যৱহাৰ কৰি। তেওঁ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 4-5 ঘণ্টাহে শুইছিল, বাকী কেৱল কাম কাম আৰু কাম।
4: ইমান কাম কৰি কৰি স্বাস্থ্য বেয়া নহৈছিল নে?
1: স্বাস্থ্য তেওঁৰ বেছ ভালেই আছিল, সেয়েহে 84 বছৰ বয়সলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে এডিছনে একেদৰে ব্যস্ত হৈ কটাইছিল। অহ, কথা কৈ কৈ বহুত সময় কটাই দিলোহে তোমালোকৰ লগত। এতিয়া উঠো আৰু দিয়া।
4: চাহ একাপ খাবি নেকি আৰু?
1: পাৰি।
3: বাৰু মামা, আমি বৰ ভাল পালোঁ এডিছনে দি যোৱা লাইটৰ পোহৰত এতিয়া আমি পঢ়োগৈ।
2: ময়ো আহিলোঁ মামা।
1: বাৰু বাৰু যোৱা হওক, আকৌ কেতিয়াবা আমি লগ পাম দেই। মই এতিয়া তোমালোকৰ মাৰাই দিয়া চাহ খাম।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণ অগ্ৰগতিৰ পৰিদৰ্শন, বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানৰ ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বানৰ ক্ষতিৰ প্ৰভাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণৰ দাবীসমূহ অনুমোদন কৰা হয়। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মাণ প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱাশী শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 3জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকৰ্মীৰ দ্বাৰা 34,289 ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। এই সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগতমোহন প্ৰসাদে এইদৰে কয়।
2: আমাৰ কপাল ভাল যে যোৱা বছৰতকৈ আমাৰ লাহে লাহে ট্ৰেণ্ডটো কমি আছে। এতিয়ালৈকে আমাৰ 17জনৰ বেমাৰ হৈছিলে, তাৰ ভিতৰত 3জনৰ জেই, বাকীকেইজনৰ মানে যদিও জল ঔষধ বেমাৰ হৈছে জেই নহয়। এই 3জন মেডিকেল কলেজত আছিলে, তেওঁলোক অলৰেডি ভাল হৈ গুচি আহিছে। এটা চিচি বৰগাঁও, এটা গোগামুখৰ আৰু এটা বেনাগোলা ব্লক পিএইচচি আণ্ডাৰত। আমাৰ ৱেলনেছ মিটিং এতিয়ালৈকে 2459টা মানে আপোনাৰ মিটিং পতা হৈ গ'ল। আৰু যিবিলাক জেগাত মানে বেমাৰ হৈছে সেইবিলাক জেগাত আমাৰ আশাবিলাকে আঁঠুৱাত দৰৱ লগাই দিয়ে, যিটো দৰৱ লগাই দিলে আঁঠুৱা মহটো নাহে আৰু ছমাহ হ'লে। তেনেকুৱা আঁঠুৱা ধোৱা হৈছে 34,289টা। এৱেৰনেছ মিটিং আমি পাতিছিলোঁ, ফগিং কৰোঁ যাতে মহবিলাক মৰি যায়। বৰ্তমান 2-3 মাহ চলিয়ে থাকিব।
1: যোৰহাট জিলা দিৱসৰ অংশ হিচাপে আজি টিয়ক সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোৰহাট ডিষ্ট্ৰিক্ট ইটছ প্ৰেজেণ্ট পাৰ্চপেক্টিভ এণ্ড ইটছ ফিউচাৰ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত প্ৰখ্যাত পৰিৱেশকৰ্মী যাদৱ পায়েঙে ভাষণ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ অনন্য পদক্ষেপ বুলি ডঃ পেগুৱে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্য প্ৰণালীত নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়ত যুক্তি আলোচনাৰ পৰিৱেশ প্ৰদান কৰিছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত 1,000ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা নিৰ্বাচিত 170গৰাকী প্ৰতিভাৱানৰ মাজৰ পৰাই পুনৰ নিৰ্বাচন কৰি 25গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঁৱত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য 3-4বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলি জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
3: আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
1: অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। ধেমাজি জিলা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা পৰিপ্ৰেক্ষিতত প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন। বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
4: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

0: শ্রোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত যোৱাকালি আমি আপোনালোকক শুনাইছিলো পশুধনৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ, এই বিষয়ক আলোচনালানিৰ প্ৰথম খণ্ড। আজি শুনাবলৈ লৈছো সেইলানি আলোচনাৰ দ্বিতীয় তথা অন্তিম খণ্ড। ইয়াত ভাগ লৈছে হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰা আৰু তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধিয়ে।
1: দ্বিতীয়তে হ'ল কি, যদি আপুনি বায়'ছিকিউৰিটি, যোনটো সুৰক্ষাটো যদি কৰা নাযায় বেমাৰ লাগি থকাৰ সময়ত, তেনেহ'লে বেমাৰ আপুনি বাধা দিব নোৱাৰে। এতিয়া বায়'ছিকিউৰিটিৰ ক্ষেত্ৰত এনেকুৱা হ'ব যে যাতায়াত নিয়ন্ত্ৰণ আৰু পৃথকীকৰণ, যাতে আপুনি এটা সীমা নিৰ্ধাৰণ কৰিব লাগিব যে আপোনাৰ ফাৰ্মৰ মূল এলেকা বা বাহিৰৰ জগতখনৰ মাজত এখন স্পষ্ট দেৱাল বা বেৰা এখন থাকিব লাগিব, যাৰ ফলত বাহিৰৰ মানুহ বা আহিলে আমি এটা বাধা দিব পাৰোঁ। বাহিৰা গাড়ী প্ৰৱেশ নিষেধ কৰিব লাগিব। কোনো বাহিৰা গাড়ীয়ে যদি অপ্ৰয়োজনীয়ভাৱে পোনপটীয়াকৈ আহি গোহালিৰ ওচৰলৈ যায়, তেনেহ'লে বেমাৰ সিহঁতে চকাত লৈ কৰি গুচি আহিব পাৰে বা অইন গাড়ীয়ে মটৰে লৈ আহিব পাৰে। আৰু প্ৰয়োজনীয় কিবা যদি তেনেকুৱা বস্তু লাগে, ফাৰ্মৰ ভিতৰলৈ নিনি ফাৰ্মৰ গেটতে সেইখিনি লোৱাটো উচিত। আৰু এটা দেখা পাওঁ, উচিত খাদ্য দিব নালাগে। উচিত মানে হৈছে কি, আমাৰ বিশেষকৈ গাহৰিখিনিত আমি বেছিকৈ পাওঁ, তাৰমানে হোটেলৰ এৰা পৰা বস্তু, উচিত বস্তু যোনটো আমি চুইল বুলি কওঁ, সেয়া খাবলৈ দিব নালাগে। হোটেল পাকঘৰৰ অৱশিষ্ট খাদ্য, বিশেষকৈ ভালদৰে নিখজোৱা মাংস, গাখীৰজাত সামগ্ৰী, গৰু গাহৰি বা ছাগলী খাবলৈ দিব নালাগে। ই ভাইৰাছবিধ অতি সহজে বিয়পায়। আফ্ৰিকান চোৱাইন ফিভাৰৰ কাৰণে ই চুইল মানে উচিত খোৱাটো হৈছে মূল কাৰণ বুলি ধৰা হৈছে। আকৌ পাৰ্চনেল হাইজিন প্ৰট'কল এটাও মেইনটেইন কৰিব লাগে। এই ধৰক কৰ্মচাৰীখিনি বা ফাৰ্ম ভিজিট কৰিবলৈ যিখিনি দৰ্শনাৰ্থী আছে, তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইনটেইন কৰিব লাগে। এই ধৰক তেওঁ বাহিৰত পিন্ধি অহা যিটো জোতা বা পোচাক, সেই সলনি কৰি ফাৰ্মৰ নিৰ্দিষ্ট স্থানত ফাৰ্মৰ চেণ্ডেল জোতা পিন্ধি সোমাব লাগে। সেয়া সুকীয়াকৈ ৰখাই থৈ দিব লাগে। আৰু পাত প্ৰখলন মানে আপুনি ভৰিটো ফুটবাথ কৰিব লাগে। আপুনি ফাৰ্মৰ প্ৰৱেশদ্বাৰত এটা মানে পাত্ৰ ৰাখিব লাগে, কেতিয়াবা ডাঙৰকৈ পাত্ৰ ৰাখে, তাত আমি পটাছিয়াম পাৰ্মেংগেনেটৰ 1% চলিউচন আমি দি থওঁ, তাত ধুনীয়াকৈ ভৰিটো জুবুৰি আহিব লাগে বা গাড়ী মটৰ ফটকৈ বা ফাৰ্মৰ আহিলেও তাত ধুই আহে, সেইটো হ'ব লাগে। কিন্তু মন কৰিবলগীয়া এটা কথা আছে যে ঔষধযুক্ত পানীত ভৰি জুবুৰিওৱাৰ আগতে জোতাত লাগি থকা গোবৰ বা বোকা এইবিলাক ভালদৰে যদি এৰুৱাই নলয়, তেনেহ'লে সেইবিলাকে বীজাণু নাশ কৰিব নোৱাৰে। গতিকে আপোনাৰ জোতা আৰু বোকাৰ মাজত আপোনাৰ বীজাণু থাকি যাব। আৰু ভেহিকুল বা ইকুইপমেণ্ট চেনিটেশ্যন কৰিব লাগে, যে গাড়ীৰ সা সঁজুলিবিলাক বীজাণুমুক্ত কৰিব লাগে, যে গাড়ীবোৰ ধুব লাগে ফাৰ্মলৈ সোমাব লগাৰ আগত, জৰুৰীকালীন গাড়ীবিলাকৰ চকা বা তলৰ অংশ ভালদৰে বীজাণু ধুই পেলাই বীজাণু নাশ কৰিব লাগে। কিন্তু আমাৰ সাধাৰণতে কুট কৰে ফাৰ্মবিলাকে, কিন্তু কৰিব লাগে। সঁজুলিবিলাক আমি কেতিয়াবা আদান প্ৰদান কৰোঁ, গতিকে কেতিয়াও কোনো টুল শ্বেয়াৰ কৰিব নালাগে। এতিয়া ওচৰ চুবুৰীয়া বা অইন ফাৰ্মৰ সৈতে ট্ৰেক্টৰ, ঘাঁহ কটা মেচিন বা জন্তু কঢ়িওৱা গাড়ী, কোৰ, দা, বাচন বা অন্য সঁজুলিও আমি কেতিয়াবা আদান প্ৰদান কৰোঁ। এইবিলাকৰ জৰিয়তেও বেমাৰটো ফাৰ্মৰ পৰা সিখন ফাৰ্মলৈ বিয়পি যাব পাৰে। এই বিশেষকৈ শ্ৰৱকা আৰু আফ্ৰিকান চুৱাইন ফিভাৰত এইটো অতি ডাঙৰ কথা। আপুনি আফ্ৰিকান চুৱাইন ফিভাৰতো গোটেই ফাৰ্ম নষ্ট হৈ যায়, মৰি যায়। আৰু এনিমেল আৰু পেচিঅ'ৰ মেনেজমেণ্টত মানে পশুধনৰ এটা সৰু তাৰমানে এটা সঠিক পৰিচালনা লাগে, যেনে যদি সুকীয়াকৈ ৰখা কে তাৰমানে আপুনি যদি বাহিৰৰ পৰা গৰু এটা কিনি আনিলে বা অইন পশুধন এটা কিনি আনে, পৰাপক্ষত নিকিনাই ভাল বেমাৰ অৱস্থাত, বা ভাল অৱস্থাটো যদি কিনি আনে, তাক আপুনি প্ৰথম প্ৰায় একমাহমান দিন অকলশৰীয়াকৈ ৰাখিব
2: বেলেগে ৰাখিব লাগিব,
1: যে মূল জাকটোৰ লগত মিছলাব নালাগে। যদি সি যদি বেমাৰ লৈ আহে, গোটেই জাকটো মৰি যাব,
2: বেমাৰ হৈ যাব।
1: মোৰ ওচৰত এখন ফাৰ্মত সিহঁতে এবাৰ তেনেকুৱা গোট বক্স লগাই গোটেই গাহৰি ছাগলীখিনিক মৰাইছিল, কোৱাৰ পিছতো তেওঁলোক সেইটো কানেকশ্যন কৰিছিল। আৰু সামূহিক চৰণীয়া পথাৰবিলাক বৰ্জন কৰিব লাগে, মই কৈছোঁৱেই, আকৌ ধৰক ৰাজহুৱা নদী বা বিলৰ পানী খাবলৈ দিব নালাগে। আৰু এটা হৈছে কি, বাহিৰৰ জন্তুৰ সৈতে সংস্পৰ্শ বন্ধ কৰি দিব লাগে। আফ্ৰিকান চোৱাইন ফিভাৰৰ ক্ষেত্ৰত ধৰক বনৰীয়া গাহৰি চাহৰিৰ লগত থাকে, শিয়াল কুকুৰ এনেকুৱা ধৰণেও সোমাই আহিব পাৰে, মেকুৰী বা আশ্ৰয়হীন গৰু থাকে, ওচৰৰ কোনোবা অসুস্থ গৰুৰ সংস্পৰ্শলৈ একদম আহিব দিব নালাগে। এইখিনি হৈছে বহুত ডাঙৰ কথা। তাৰপিছত আকৌ এইখিনি কৰাৰ পিছতো কাৰ্যকৰী বীজাণুনাশকসমূহ ব্যৱহাৰ কৰিব লাগে। আমি ধৰক আপুনি ফাৰ্মখন আছে, ফাৰ্মখনত দেখিছে ৰেগুলাৰটো কৰিব লাগেই, তাৰ ওপৰত আপুনি মন কৰিব যে ওচৰত যেতিয়া বেমাৰ লাগিছে আপুনি আৰু সক্ৰিয় হ'ব লাগে। যে চবকা ৰোগ ভাইৰাছ অতি শক্তিশালী, ই সাধাৰণ ফেনাইল বা এলকহলৰ দ্বাৰা ধ্বংস নহয়, গতিকে এইটো এটা মানদণ্ড থকা, ইণ্টাৰনেশ্যনেল মানদণ্ড থকা কিছু আমি কেমিকেল ব্যৱহাৰ কৰিব পাৰোঁ। যেনে কষ্টিক চ'দা 2% মিশ্ৰণ আমি পানীত মিহলাই লৈ ফাৰ্মৰ পকী মজিয়া, পকী দেৱাল বা লুৰ গেটছেট ধুব পাৰোঁ। ৱাশ্বিং চ'দা থাকে ছডিয়াম কাৰ্বনেট 4% মিশ্ৰণ মানে পানীৰ লগত বনাই আপুনি ডাঙৰ এলেকা বা ফাৰ্মৰ চোতালবিলাকত স্প্ৰে কৰি দিব পাৰে। আৰু আছে চাইট্ৰিক এচিড 0.2%ৰ পৰা ধৰক আপোনাৰ 2%লৈকে ই এটা মিশ্ৰণ বনাইলে পানীৰ লগত কাপোৰ জোতা বা ব্যক্তিগত যিবিলাক সামগ্ৰীবিলাক ধুব পাৰে, এই এই বস্তুটো জন্তুৰ কাৰণে সুৰক্ষিতই। ব্লিচিং পাউডাৰ যোনটো ব্যৱহাৰ কৰিব পাৰে, ছডিয়াম হাইপ'ক্লৰেট আছে, এইটো 3% মিশ্ৰণ বনাই লৈ সা সঁজুলি বা মজিয়াত আপুনি ধুব পাৰে চাফাকৈ। কিন্তু মজিয়াখন ধোৱাৰ আগতে এনেকুৱা কৰিব, মজিয়াখনত যদি মজিয়া যেনেকৈ জোতাত গোবৰ লাগি থাকিলে হয়, ইয়াতো মজিয়াখন তাৰ আগমুহূৰ্তত আপোনাৰ গোবৰ বোকা যি আছে ভালদৰে চাফা চিকুণ কৰি ল'ব লাগে। কৰি লৈ যিহেতু আমাৰ চৰকাৰীভাৱে আমাৰ 10% ছডিয়াম কি হাইপ'ক্লৰেট চলিউশ্যন আছে, সেই চলিউশ্যনৰ প্ৰায় আমি 70 ml মান 10 লিটাৰ পানীৰ লগত মিহলাই লৈ 70 ml-ৰ পৰা 100 ml আপুনি 10 লিটাৰ পানীৰ লগত মিশ্ৰণ লৈ প্ৰথম চাফা কৰাৰ পিছত গোটেই মজিয়াখন ধুনীয়াকৈ বাকী চাফা কৰিব লাগে। এইখিনি চাফা কৰাৰ পিছত প্ৰায় আধা ঘণ্টা এঘণ্টামান ৰাখি আকৌ ভাল পানীৰে আপুনি চাফা কৰি দিয়ক, যথেষ্ট বীজাণু নাশক হৈ যায়, মানে মোটামুটি বীজাণু মুক্তৰ নিচিনা হৈ পৰে। এইখিনি কৰিব লাগে। আৰু যদি কিবা ৰাইজেও ভাবিব লাগে, আমাৰ মানুহৰ আৰু এটা টেণ্ডেঞ্চি আছে যে গৰু এটা বেমাৰ হৈ গ'ল, মৰি গ'ল, কি কৰে, পথাৰত পেলাই দিয়ে, অলৰেডি বেমাৰটো বীজাণুটো
2: বেছিকৈ
1: বিয়পালে, হয়তো সেই জেগালৈ গ'লে হ'ল, নহ'লে অইন জীৱ জন্তুৱে খাই আহি পেলাই আকৌ সেই বীজাণুটো আনি পেলাই ভাল গৰুৰ লগত সংস্পৰ্শ কৰি বেমাৰটো কৰাব পাৰে। গতিকে আপোনাৰ যিখিনি তেনেকুৱা জীৱ থাকে দকৈ গাঁত খান্দি চূণ দি পুতি থ'ব লাগে। আৰু গাহৰিৰ ক্ষেত্ৰত কি হয়, মানুহে খাই পেলায়, তাৰমানে বেমাৰ হোৱা নিচিনা হ'লে খাই পেলায়। গতিকে মই কৃষক বন্ধুক কওঁ যেন সেইটো নেখাব, আপোনালোকে পশুধন পালক যিহেতু পশুধনৰ পিছৰ কথা চিন্তা কৰি যিবিলাক বেমাৰী গাহৰি আছে সেইখিনি আপোনালোকে নেবেচিবও, আৰু যদি ঘৰত মৰে আপোনালোকে গাঁত খান্দি চূণ দি পুতি থৈ দিব। এইখিনিয়ে। আৰু চিকিৎসাৰ ভিতৰত কি আছে, সাধাৰণতেতো ডাইৰেক্ট চিকিৎসা চবকাৰ বেমাৰৰ নাই, তথাপিতো আপোনাৰ যিহেতু মুখত ঘাঁ লাগে, ভৰিত ঘাঁ লাগে, গতিকে আমি 1% পটাছিয়াম পাৰমেংগনেটৰ চলিউশ্যন দি ভৰিবিলাক ধুৱাবলৈ দিওঁ, আৰু মুখ ধুৱাবলৈ হ'লে 0.1% আৰু কম আৰু দি পেলাই ধুৱাব পাৰে। সেই পটাছিয়াম পাৰমেংগনেটৰ চলিউশ্যনৰ পানী যদি কেতিয়াবা মুখৰ ভিতৰলৈও যায় ৰাইজে ভয় খায়, একো অসুবিধা নহয়। আৰু যিহেতু কোনো ধৰণৰ এণ্টিভাইৰেল ড্ৰাগছ FMD-ৰ কাৰণে নাই, চিকিৎসা কৰিবৰ নাই, গতিকে আমি সাধাৰণতে লক্ষণ চাই কিছুমান ছাপৰ্টিভ ট্ৰিটমেণ্ট দিওঁ, ধৰক বিষ জ্বৰ কমোৱা ঔষধ দিওঁ, ভিটামিন মিনাৰেলযুক্ত ঔষধ দিওঁ, ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনৰ বাবে এণ্টিবায়'টিক দিওঁ, আৰু আৰু গৃহস্থই কৰিব পৰা ভিতৰত আছে কোমল সহজে খাব পৰা খাদ্য যোগান ধৰিব লাগে, ঘাঁত মাখিয়ে কণী নপৰাকৈ ব্যৱস্থা কৰিব লাগে, ঔষধ লগাব পাৰে, আৰু ড্ৰেছিং কৰিব পাৰে, আৰু পটাচ লৈ পেলাই মুখ আৰু ঠেং ভালদৰে ধুৱাই পেলাব পাৰে। আৰু মই যে ক'লোঁ যে ছডিয়াম হাইপ'ক্লৰাইট চলিউশ্যন দি পেলাই তেওঁলোকৰ গোহালি ঘৰটোৰ মজিয়া বেৰ এইবিলাক ভালদৰে চাফা কৰি দিব পাৰে। এই হ'ল কৃষকসকলে কৰিব পাৰে।
2: গতিকে আমাৰ কৃষক বন্ধুসকলে যেতিয়া শুনি আছে এই কথাখিনি, তেওঁলোকে মন কৰিব যাতে তেওঁলোকৰ কাৰোবাৰ যদি গৰুৰ এনেকুৱা নৰিয়াত পৰে, সদায় সাৱধানে হৈ থাকিব যাতে বেলেগ গৰুৰ লগত সংস্পৰ্শ হ'বলৈ নিদিয়ে। এতিয়া আৰু এটা আমাৰ খুব সঘনাই দেখা পোৱা বেমাৰ হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ। এইটো আমাৰ গাহৰিত হয়। যিহেতুকে এই বেমাৰটো লক্ষণসমূহ কেনেধৰণৰ আৰু ইয়াৰ কাৰণে কেনেধৰণে সাৱধানতা ল'ব লাগে এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক কওকচোন।
1: আফ্ৰিকান চুৱাইন ফিভাৰ এটা অতি মাৰাত্মক ভাইৰাছজনিত গাহৰিৰ বেমাৰ। ইয়াৰ অৰিজিন আফ্ৰিকা আছিল। ভাইৰাছটোৰ কজেটিভ এজেণ্ট হৈছে কি বেমাৰটোৰ কজেটিভ এজেণ্ট হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ ভাইৰাছ। ই অতি বৰ শক্তিশালী ভাইৰাছ। কেইবামাহ ধৰিও ই গাহৰি মঙহত, যিটো আমি পৰ্ক বুলি কওঁ, থাকিব পাৰে বা বছৰ ধৰি ফ্ৰজেন মিণ্ডত সি জীয়াইও থাকিব পাৰে। আৰু হোষ্ট হিচাপে আমাৰ ডমেষ্টিক পিগেই হওক বা ৱাইল্ড বৰেই হওক, ই কঢ়িয়াই লৈ ফুৰে। ইয়াৰ ভেকচিনো নাই, বেমাৰ হ'লে ট্ৰিটমেণ্টো নাই। আৰু বেমাৰটো কেনেকৈ হয়? প্ৰত্যক্ষ সংস্পৰ্শত বেমাৰী গাহৰিৰ পৰা ভাল গাহৰিৰ লগত এটা যদি প্ৰত্যক্ষ সংস্পৰ্শ হয়, এই বেমাৰটো হ'ব পাৰে। নহ'লে কণ্টামিনেটেড, তাৰমানে সংক্ৰমিত মঙহ, গাহৰি মঙহৰ পৰা হ'ব পাৰে। আৰু এটা আছে হোটেল আদিৰ পেলনীয়া
2: খাদ্যবস্তু
1: বা উচিষ্টখিনি
2: যদি খোৱা হয়,
1: ই হৈছে এক নম্বৰৰ কাৰণ। বহুত ফাৰ্মাৰে
2: সেইবোৰ বিচাৰি
1: হোটেলৰ বস্তু বিচাৰি আনে, কিন্তু তাত কি হয়, ভালদৰে নিসিজোৱা বা বেমাৰী গাহৰি থকা অঞ্চলৰ খাদ্য সামগ্ৰী, শাক পাচলি, চাউল বা তেনেকুৱা ধৰণৰ মানুহে বনোৱা কৰা এই বস্তুবিলাক থাকি যায়, বাচন বৰ্তনে যদি থাকি যায়, সেই বস্তুবিলাক আনি পেলাই যেতিয়া গাহৰি খোৱা যায়, অতি সোনকালে বেমাৰত পৰিব পাৰে। আৰু হৈছে টিকৰ দ্বাৰা হয়, এইটো কম, কিন্তু টিকৰ দ্বাৰা হ'ব পাৰে। আৰু হয় কি, আমি পিন্ধিয়া মই আগৰখিনিতে কৈছিলোঁ যে আমি যদি গাহৰি ফাৰ্ম এখনলৈ গ'লোঁ বা বেমাৰী গাহৰি থকা অঞ্চললৈ গ'লোঁ, আমাৰ ভৰিৰ জোতা, কাপোৰ, আমাৰ বাহনখনত নাইবা আমি নিয়া সঁজুলিবিলাকৰ লগতে সেই বীজাণু আহি ভাল ফাৰ্মখনত সোমাই পৰিবহি পাৰে। আৰু কেতিয়াবা এনেকুৱা হয়, ভালদৰে যেতিয়া গাহৰি ফাৰ্মখনৰ ফালে চাৰিওফালে বেৰা নাথাকে, বাহিৰাৰ জীৱ জন্তু বিশেষকৈ ৱাইল্ডবোৰ বনৰীয়া গাহৰি, বেমাৰী থকা গাহৰি, যদি বেমাৰী গাহৰি আহি পেলাই যদি আমাৰ ভাল গাহৰি ফাৰ্মত সোমাই যায়, সেই গাহৰিখিনিও আফ্ৰিকান চুৱাইন ফিভাৰ হ'ব লাগে পাৰে। গতিকে এই প্ৰটেকশ্যনখিনি ৰখোৱা বা কৰা উচিত, যিটো মই আগৰ এফ এম ডিৰ সময়ত
2: কৈছোঁ,
1: বায়'ছিকিউৰিটিৰ ক্ষেত্ৰত এইখিনি মেইনটেইন কৰা উচিত। লক্ষণৰ ক্ষেত্ৰত এনেকুৱা যে ইনফেকশ্যন লগাৰ প্ৰায় 3-15 দিনৰ পিছত কিছুমান লক্ষণ দেখা দিয়ে। আমাৰ অসমত সাধাৰণতে একুট ফৰ্মটো বেছি পোৱা যায়, এটা এটা মাইল্ড আৰু ক্ৰনিক ফৰ্মো আছে। একুট ফৰ্ম মানে অকস্মাতে বহুত বেছি হৈ যায়, এইটো হৈছে একদম আমাৰ অসমত অতি কমন। অতি জ্বৰ হয় গাহৰিকেইটা, 40-42 ডিগ্ৰী চেলচিয়াছলৈকে সিহঁতৰ গাৰ উত্তাপ থাকে, আৰু গাৰ ছালত ৰঙা বা বেঙুনীয়া বৰণৰ কিছুমান
2: ফুটফুট
1: কালাৰ হৈ যায়, মানে গাৰ ছালটো মানে যেন ভিতৰত হিমৰোজ হয়, মানে ব্লিডিং হোৱাৰ নিচিনা হয়। ছাল, কাণ, নাক, ঠেং বা পেট, এইবিলাক এনেকুৱা লাগে যেন ই মাত্ৰ ছালহে ছিগি গ'ল, কিন্তু ছিঙা নাই, কিন্তু তলখনত ৰঙা হৈ যাব, আপোনাৰ বেঙুনীয়া হৈ যায়, ৰঙৰ হৈ যায়। খাবলৈ মন নকৰে, খাবলৈ একদম ইচ্ছাই নকৰে। আৰু এনেকুৱা হয়, সিহঁতে গোটেই গাহৰি পোৱালিখিনি বা গাহৰিখিনি একেলগে ইটোৱে সিটোক হেঁচি কৰিলে একগোট হৈ পেলাই যেন গোট খাই থাকিব বিচাৰে। আৰু কেতিয়াবা সিহঁতে তেজ বমি কৰে, তেজ পায়খানাও কৰিব পাৰে, কেতিয়াবা নাকৰ পৰাও তেজ ওলাব পাৰে, কাণ পায়খানাৰ পাতলিও ওলাব পাৰে। আৰু দেখা যায় কাহ হয়, উশাহ লোৱাত বহুত অসুবিধা পায়, মাইকী গাহৰি কেতিয়াবা এবৰ্চনো হৈ যায়। তাৰপিছত দেখা যায় যে প্ৰায় 6-14 দিনমানৰ ভিতৰত প্ৰায় 90-80%
2: মৃত্যুমুখত পৰে
1: গাহৰি, মৃত্যুমুখত পৰে। গতিকে এইটোৱে আমাৰ অসমত হৈছে অতি ভয়ংকৰ। যিহেতু আফ্ৰিকান চুৱাইন ফিভাৰৰ কোনো ট্ৰিটমেণ্ট নাই, ভেকচিনো নাই, আমি সাধাৰণতে ক্লাছিকেল চুৱাইন ফিভাৰৰ ভেকচিন দিওঁ, আমি এতিয়াও দি আছোঁ ক্লাছিকেল চুৱাইন ফিভাৰ ভেকচিনৰ, আজি 29 তাৰিখে শেষ দিন, আজিও আমি কৰিছোঁ। গতিকে ইয়াৰ এটাই হৈছে, কিবা কাৰণে যদি আপোনাৰ গাহৰিখিনি বেমাৰ লাগিছে, মাৰি পেলোৱাৰ বাবে বাদে আমাৰ অইন
2: উপায় নাই।
1: প্ৰিভেনশ্যনৰ ক্ষেত্ৰত কি হৈছে, আপুনি যদি প্ৰিভেনশ্যন বুলি কয় তেন্তেহ'লে আপুনি প্ৰথম সিহঁতক আপোনাৰ গাহৰিকেইটা ভেকচিন নাই, গতিকে অই কি প্ৰটেকশ্যন ৰাখিব?
2: হয়
1: হে, প্ৰথম এক নম্বৰ কাৰণটো হৈছে হোটেলৰ উচিত পেলনীয়া খাদ্য নোখোৱাব, সেইটো এক নম্বৰ কাৰণ বুলি ধৰা হৈছে। কোনো ধৰণৰ দৰ্শনাৰ্থী অইন মানুহক ফাৰ্মত সোমাবলৈ নিদিব। ফুটবাথ মানে ভৰি ধোৱাটো আৰু কাপোৰ সলোৱাটো
2: প্ৰয়োজনীয়,
1: একদম প্ৰধান কাম। আৰু নতুন গাহৰি বেমাৰ লাগি থকা অৱস্থাত কেতিয়াও ফাৰ্মত আহি নুসুমুৱাব। গতিকে আমাৰ গাহৰি পালকসকলে এই কথাকেইষাৰ খুব ভালদৰে মনত ৰাখে। আৰু ফাৰ্মখনৰ চাৰিওফালে এনেকুৱা এখন ফেঞ্চিং দি থ'ব লাগে, আপুনি ৰাতিৰ ভাগতো দেখা নাপাবও পাৰে। হয়তো যদি ওচৰ অঞ্চলত যদি বনৰীয়া গাহৰি আছে, বেমাৰী গাহৰি আছে, আহি ফাৰ্মত সোমাব পাৰে, বা অইন জীৱ জন্তু তেনেকুৱা বেমাৰ, ধৰক আপোনাৰ শিয়াল হ'ব পাৰে বা মেকুৰী চেকুৰী, এনেকুৱা ধৰক বনৰীয়া গাহৰি ক'ৰবাত যদি মৰিল সেই বেমাৰ হয়, সেইবিলাক চুই কৰি আহি, বা কাউৰী চাউৰীবিলাকেও, গছৰ ডাল চালবিলাকো সাধাৰণতে ফাৰ্মৰ ওচৰৰ পৰা কাটি ৰাখিব লাগে, আনি বা সিহঁতৰ টুকুৰা আনি ওপৰত ৰাখি তলত কণ্টামিনেটেড কৰিব পাৰে, গতিকে সেইটো মন কৰিব লাগে। আৰু ডিছপ'জেলৰ ক্ষেত্ৰত এনেকুৱা, যদি মৰি যায় তেন্তহ'লে দকে গাঁত খান্দি, মই অথনি কৈছোঁৱেই, চূণৰ লগত এনেকৈ মিহলাই চূণ দি পেলাই পুতি থ'ব লাগে। আৰু কেতিয়াও বেমাৰী গাহৰি মঙহো খাব লাগে নালাগে, আৰু বেচিবও নালাগে, এইটো বৰ ইলিগেল কাম কৰা হয়, যাৰ দ্বাৰা গোটেই অঞ্চলটোলৈ বেমাৰটো বিয়পাই দিয়া হয়।
2: যদি গাহৰিৰ আফ্ৰিকা চুৱাইন ফিভাৰ হৈছে বুলি গম পায় তেতিয়াহ'লে কৃষকজনে কি কৰিব?
1: সেইটোতো বহুত ডাঙৰ কথা হয়, কৃষকজনে মোৰে কপালে হাত দিয়াৰ এটা অৱস্থা আহি পৰে। তেওঁ যিহেতু লক্ষণখিনি মই ক'লোঁ, সেই লক্ষণখিনি যদি তেখেতে ফাৰ্মত দেখা পায়, তেওঁ মানে প্ৰথম কামটো হৈছে তেওঁ ফাৰ্মৰ গাহৰি কলকুনি নিব, নেবেচিব, আৰু কোনো এখন ফাৰ্মৰ বা এইখন ফাৰ্মলৈ চিফ্টিং নকৰে। সেইটো হৈছে প্ৰথম আৰু প্ৰধান কাম। আৰু লগে লগে তেওঁলোকে অসম চৰকাৰৰ অফিচাৰৰ লগত যোগাযোগ কৰিব। আমাৰ ধৰক নগাঁও, নগাঁৱৰ ব্যক্তিসকলে নগাঁও জিলা পশু চিকিৎসা বিষয়ৰ লগত যোগাযোগ কৰিব, নহ'লে সেইটো অঞ্চলৰ যোনখন ৰাজ্যিক পশু চিকিৎসালয় আছে তাৰ ডাক্তৰৰ লগত যোগাযোগ কৰিব
2: অতি শীঘ্ৰে,
1: অতি শীঘ্ৰে। আৰু গভ আমাৰ চৰকাৰী এটা টীম যাব, তেওঁলোকে গৈ পেলাই টেষ্ট কৰিব, তাৰপৰা তাৰমানে চেম্পল কালেক্ট কৰি বা চিম্পটম লৈ পেলাই আমি টেষ্ট কৰোঁ। টেষ্টত যদি পজিটিভ আহে তাৰমানে চৰকাৰী টীম গৈ পেলাই গোটেই গাহৰিখিনিক মাৰিব, মানে কালিং কৰিব, আৰু গোটেই ফাৰ্মখন ডিছইনফেক্টেড কৰি পেলাই আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰি থৈ আহিব, আৰু সেই গাহৰিখিনি কালিং কৰি ডিছপ'জেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰিব। এতিয়া আহি গ'ল, সেইখিনিলৈকে ঠিকে আছে, এতিয়া পালকে এটা কম্পেনচেশ্যন
2: পাব,
1: নহ'লে আৰু দ্বিতীয়বাৰ তেওঁলোকৰ মনত
2: সাহ নাহিব।
1: গতিকে যদি ফাৰ্মখন ৰেজিষ্টাৰ্ড হৈ থাকে তেন্তহ'লে, ৰেজিষ্টাৰ্ড মানে কি, তেওঁ আধাৰ কাৰ্ড দি, তাৰমানে গৰু পালকেই হওক, ছাগলী পালকেই হওক, গাহৰি পালকেই হওক, তেওঁলোকে নিজৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে নিজৰ নামটো ৰেজিষ্টাৰ কৰি লৈ, পঞ্জীয়ন কৰি লৈ তেওঁ গৰু ছাগলী গাহৰিখিনি পঞ্জীয়ন কৰি থৈ দিব লাগে। এখন আধাৰ, এখন ৰেজিষ্টাৰ্ড হৈ থাকে, পঞ্জীয়ন হৈ থাকে, সেই পঞ্জীয়কৃত যোনবিলাক ফাৰ্ম থাকে সেই ফাৰ্মত আমাৰ চৰকাৰে এটা কম্পেনচেশ্যন দিব, আৰু এই কম্পেনচেশ্যনটো গাহৰিখিনি কালিং মানে মাৰি একেবাৰে সম্পূৰ্ণ তাৰ ব্যৱস্থা কৰাৰ পিছতহে পাৰিব কৰিব, আৰু যিটো বৰ্তমান যিটো ৰেটত তেওঁলোকে চৰকাৰী ৰেট আছে সেইমতে এটা সময়ত কম্পেনচেশ্যনটো
2: পাই যাব।
1: গতিকে
2: আজি আপুনি আহি গৰু বেমাৰ আৰু গাহৰিৰ যিটো চুৱাইন ফিভাৰ বেমাৰ, এই বিষয়ে যথেষ্টখিনি কথা আমাৰ কৃষক বন্ধুসকলক ক'লে। এই কথাখিনিয়ে আমাৰ কৃষক বন্ধুসকলক নিশ্চয় উপকৃত কৰিব। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ। সকলো কৃষক বন্ধুৱে যেন এই কথাখিনিৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব তাৰেই আশা কৰিলোঁ।
2: হয়, ধন্যবাদ। ইমান পৰে পশুধনৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ এই বিষয়ক আলোচনালানিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। ইয়াত ভাগ ল'লে
0: হাতিচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰা আৰু তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। প্ৰিয় কৃষক বন্ধু, এইবাৰ আহিছোঁ আমাৰ কৃষক শিতানলৈ। এই শিতানত আমাৰ আজিৰ কৃষক বন্ধুগৰাকী হৈছে নগাঁও বিহৰী গাঁৱৰ প্ৰগতিশীল কৃষক শৰৎ বৰা। তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
3: আজি আমি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ পানীখাইটিৰ সমীপৰ বিহৰী গাঁৱত আৰু ইয়াত এগৰাকী প্ৰগতিশীল কৃষকক লগ ধৰিছোঁ। তেখেত হৈছে শৰৎ বৰা। তেখেতে দুগ্ধ পামৰ লগত জড়িত, দুগ্ধ তেখেতসকলৰ এখন পাম আছে আৰু ইয়াত বহুতো কৃষক লগ লাগি তেখেতসকলে এটি ব্যৱসায় কৰিছে। আহকচোন আমি তেখেতৰ পৰা পোনপটীয়াকৈ শুনো। নমস্কাৰ।
4: নমস্কাৰ।
3: প্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰক।
4: মোৰ নাম শ্ৰী শৰৎ বৰা।
3: হয়।
4: মোৰ ঘৰ বিহৰী গাঁৱত।
3: হয়।
4: জিলা নগাঁও, অসম।
3: হয়। আপুনি দুগ্ধ পামৰ লগত জড়িত?
4: মই দুগ্ধ পাম, আমাৰ মধুবন এখন ছ'চাইটি আছে।
3: হয়।
4: তাতে 374গৰাকী আমাৰ মেম্বাৰ আছে।
3: হয়।
4: তাৰোপৰিও আমি কৃষকৰ সুবিধাৰ্থে যোৱাবাৰ আমি প্ৰায় 30 কুইণ্টেল সৰিয়হ দিছিলোঁ। অসম নগাঁও এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই প্ৰায় 592জন লোকক সেইটো ভাল সফল হৈছিলোঁ। তাৰপৰা আমি মাহ দিছিলোঁ, বুট দিছিলোঁ, মটৰ মাহ দিছিলোঁ, তাৰপিছতে তিল দিছোঁ, মাটিমাহ দিছোঁ। তেনেকৈ কৃষকসকলক অলপ সজাগ সচেতন কৰি পেলাই আগবাঢ়ি আহিছোঁ আৰু।
3: আপোনালোকৰ কিমান দিন হ'ল এই প্ৰচেষ্টা? প্ৰথমতে আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে?
4: 2021ত মই নিজেই পৰবীদাইৰ লগত যোগাযোগ কৰি মোৰ ঘৰৰ পৰা আহুলি তাকে খেদিছিলোঁ।
3: আপোনাৰ তেতিয়া গৰু আছিলে?
4: গৰু এজনী আছিলে। তাৰপৰা আঢ়ৈ লিটাৰ গাখীৰ দি পেলাই ঘৰে ঘৰে গৈ বহুত অনুৰোধ কৰি কৰি তেখেতসকলক আমাৰ ছ'চাইটিলৈ আনিলোঁ। অনাৰ পিছত এতিয়া তেখেতসকলে কিছুৱেতো 25 লিটাৰলৈকে গাখীৰ দিয়ে, কিছুৱে 1 লিটাৰো দিয়ে। তেনেকৈ আমাৰ 374জন মেম্বাৰ বৰ্তমান আছে। এতিয়া আমি পূৰবী ডেৰীত গাখীৰটো দিওঁ আৰু লগতে কৃষকসকলকো সেই সুযোগতে সজাগ কৰিবৰ কাৰণে এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি
3: কৃষি বিভাগৰ লগত
4: যোগাযোগ কৰিছিলোঁ। তাৰপৰা প্ৰথম আমাক দিলে প্ৰায় 30 কুইণ্টেল সৰিয়হ।
3: হয়।
4: সেইখিনি প্ৰায় 2000 বিঘা মাটিত আমি সৰিয়হ খেতি কৰিছিলোঁ।
3: আপোনালোকে মানে সমজুৱাভাৱে
4: মানে প্ৰত্যেকেই ব্যক্তিগত কৰিছে, কিন্তু বস্তুখিনি আমাৰ
3: পৰা গোটেইসকলে একেলগে মানে সমবেত হৈ পেলাই বিক্ৰী কৰিছে।
4: তাৰোপৰিও সাৰো দিয়া ব্যৱস্থা কৰিছিলোঁ এগ্ৰিকালচাৰ বিভাগৰ পৰা, KVKৰ পৰা, শ্বিলঙনি ফাৰ্মৰ পৰা। আমি 3টা ডিপাৰ্টমেণ্টৰ পৰা বস্তু আনি পেলাই কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু লগতে মোৰ নিজাববীয়া এটা অনুষ্ঠান আছে, এটা তেলৰ মিল আছে।
3: হয়।
4: তাতে ময়ো তাতে ব্যস্ত থাকোঁ আৰু যিখিনি সময় পাওঁ কৃষকসকলক সহায় কৰোঁ।
3: তেলৰ মিলটোৰ কথা যিহেতু আহিছে, আপুনি সৰিয়হ ক'ৰ পৰা আনে বা তেল কেনেকৈ তৈয়াৰ কৰে বা ইয়াৰ বটলিং কৰে,
4: সেইবোৰ
3: আপোনালোকে বজাৰত বিক্ৰী কৰে, এই বজাৰ ব্যৱস্থা সম্পৰ্কে বা ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে কওকচোন।
4: তেলৰ বিষয়টো লৈ মানে মই 2024ত আমাৰ মহিলা আত্মসহায়ক গোটৰ পৰা আমাৰ মোৰ মালিকনীয়ে এটা তেলৰ মিল পাইছিলে। প্ৰায় 16 লাখমান টকাৰ এটা মিল আছিলে। তাৰে মোৰ অলপ ফাইনেন্স কৰি তেল মিলটো আনিছিলোঁ। তেলটো আছিলে আমাৰ মিলটো আছিল ডিজিটেল মিল, অট'মেটিক প্লেন মানে। তাত সৰিয়হটো আমি খালি বাকী দিলেই হ'ল, খুলি হৈ আমি উঠাব নালাগে, নিজে নিজে গোটেইখিনি হয়। আৰু ভেকুম ফিল্টাৰ আছিলে, ভেকুম ফিল্টাৰত আমাৰ তেলটো ফিল্টাৰ হয়। আৰু বৰ্তমান মই এতিয়া ঘৰৰ পৰাই তেলটো দি আছোঁ, দোকানত দিব পৰা হোৱা নাই, কিন্তু মই ঘৰৰ পৰাই যিখিনি দিছোঁ ডেইলি 30-40 লিটাৰ তেল মোৰ ঘৰৰ পৰাই যায়।
3: ঘৰৰ পৰাই মানে বেপাৰী?
4: ঘৰৰ পৰাই মানে বেপাৰীক মই দিয়া নাই, মই এতিয়া বৰ্তমান মানে পাব্লিকসকলক দিছোঁ। এটা কাৰণেই, ভেজাল তেলটো নেখায় যদি এইটো তেল খায় নিজৰ শৰীৰৰ উপকৃত

0: কিন্তু দাম বঢ়াব পাৰি, কিন্তু মানুহখিনিক সজাগ কৰিবৰ কাৰণে মই ৰেটটো কমাই ৰাখিছোঁ। ময়ো কিবা এটা পাওঁ, মানে মানুহখিনিও অলপ বুজক যে ভাল বস্তু এটা খাব লাগে, কিয়নো আজিকালি তেলত বহুত বিষাক্ত কিছুমান কেমিকেল দিয়ে, সেইটো কাৰণে মানে মই তেনেকুৱা ব্যৱস্থা এটা কৰিছোঁ।
1: আপুনি ক'লে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত জড়িত বা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগত জড়িত, সেইসকল সমল ব্যক্তিয়ে আপোনালোকক কেনেদৰে দিহা পৰামৰ্শ দিয়ে বা কেনেধৰণৰ সুবিধা প্ৰদান কৰে, এই বিষয়ে জনাওকচোন।
0: খুব ভাল দিহা পৰামৰ্শ, তাৰ মাজতে এটা কথা ক'বই লাগিব, আমাৰ কৃষি জিলা বিভাগৰ পৰা, তাৰপিছতে শ্বিলঙনি ফাৰ্মৰ পৰা, কে ভি কেৰ পৰা, আমাৰ অঞ্চলৰ 592 ঘৰ মানুহক যিখিনি আমি সৰিয়হ দিছিলোঁ, তেখেতসকলে ড্ৰোনৰ দ্বাৰা সাৰ সিঁচা ব্যৱস্থা কৰিছিলে, আৰু বহুত এখন ডাঙৰ মানে সভা পাতি তেখেতসকলে নিজে খৰচ বহন কৰি তেখেতসকলে মানুহখিনিক সজাগ কৰিছিল। আৰু আমাৰ তাতে এটা ক'ব লাগিব, আমাৰ যিখিনি কৃষি বিজ্ঞানী তেখেতসকলে বহুত দিহা পৰামৰ্শ দি আমাৰ মানুহখিনিক কৃষকসকলক আগুৱাই লোৱাত সহায় কৰিছিলে।
1: তেখেতসকলে কেতিয়াবা সজাগতা শিবিৰ বা প্ৰশিক্ষণৰ ব্যৱস্থা আপোনালোকক কৰিছে নেকি?
0: কৰিছে, দুবাৰেই কৰিছে তেখেতসকলে, অংশগ্ৰহণ কৰিছোঁ, মানে প্ৰায়খিনি মানুহে অংশগ্ৰহণ কৰিছে, যিখিনি মানে প্ৰকৃত কৃষক ওলাই আহিছে তেখেতসকলে অংশগ্ৰহণ কৰি তাৰ পৰা ভাল লাভৱান হৈছে।
1: তাৰপিছতে গাখীৰৰ কথালৈ আহোঁ, গাখীৰ বিক্ৰী আপোনালোকে ক'ত কৰে বা ইয়াৰ প্ৰতি লিটাৰ মূল্য কেনেকুৱা ধৰণৰ, পাইকাৰী খুচুৰা?
0: গাখীৰ বিক্ৰীটো আমি আমাৰ পূৰ্বী ডায়েৰীয়ে আমাৰ ঘৰৰ পৰা গাখীৰটো লৈ যায়হি গাড়ী দি, তাৰপিছতে আমাৰ কঠীয়াজলি চাৰিআলিত বি এম চি আছে, তাত শীতলীকৰণ কৰি গুৱাহাটীলৈ পাঞ্জাববাৰীলৈ তেখেতসকলে ছাপ্লাই কৰে। আৰু বিক্ৰীটো হ'ল, আমাক ৰেটটো গাখীৰ ওপৰত নিৰ্ধাৰণ হয়, বৰ্তমান এতিয়ালৈকে 84 টকালৈকে লিটাৰ হৈছে গাখীৰৰ, কিন্তু ন্যূনতম 30 টকাও আছে, গাখীৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ৰেটটো হয়। আৰু গাখীৰ আমি যিটো আমি পইচা পাওঁ, সেই পইচাটো তেখেতসকলে প্ৰত্যেকৰ একাউণ্টত সোমোৱাই দিয়ে, একাউণ্ট পে' কৰে,
1: মানে কৰি দিয়া হয়। আপোনালোকৰ লগত যিসকল কৃষক আছে, যিসকল ধৰক আপোনাৰ লগত জড়িত হৈ আছে, তেখেতসকলৰ সহযোগিতা কেনেকুৱা ধৰণৰ?
0: তেখেতসকলৰ সহযোগিতা ভাল,
1: তেখেতসকল লাভৱান হৈছেনে?
0: ভাল লাভৱান হৈছে, এনেকুৱা আগতে তেনেকুৱা কৃষক নাছিলে, এতিয়া কিন্তু এজনজন কৃষকে প্ৰায় 20 কুইণ্টললৈকে সৰিয়হ বিক্ৰী কৰিব পৰা হৈছে, তেনেকৈ ধান 100 মোন 150 মোন বিক্ৰী কৰিব পৰা হৈছে, সেই সুবিধাখিনি পাইছে, আৰু সেইকাৰণে তেওঁলোকো আগবাঢ়ি আহিছে, বিশেষকৈ উঠি অহা প্ৰজন্ম বহুখিনি ল'ৰাই মানে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে।
1: আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কওক শেষত।
0: ভৱিষ্যত পৰিকল্পনা, মোৰ এটা সপোন আছিলে যে মই নিজৰ লগতে যদি মোৰ উদ্যোগটোৰ পৰা 20টা পৰিয়ালক সংস্থাপন দিব পাৰোঁ, সেই সপোনটো বাস্তৱ কৰা মোৰ বহুত আশা আছে। সেইটো কৰিবলৈ ভগৱানৰ ওপৰত সদায় মই প্ৰাৰ্থনা কৰি থাকোঁ যে মই কিবা এটা ভাল কৰিব পাৰোঁ।
1: কৰিব পাৰে, হয়, মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে,
0: কৰিব
1: মানে মনৰ লগতে কথা,
0: হয়,
1: যিহেতু আমাৰ অসমীয়াত এটা প্ৰবাদ বাক্য আছে, মন কৰিলেই চন বাকৰি মাতি দে ধন, নহয় জানো? আপোনাৰ লগত কথা পাতি ভাল লাগিল, আগলৈ এনেদৰে কেতিয়াবা আকৌ লগ পাম, আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ।
0: নমস্কাৰ। শেষত মই নগাঁও জিলাৰ আকাশীবাণী কেন্দ্ৰৰ মানে আমাৰ ছাৰক ধন্যবাদ দিছোঁ যে আমি আমাৰ ছ'চাইটিৰ ফালৰ পৰা এনেকুৱা এটা মানে পদক্ষেপ লোৱাৰ ভাল সুবিধা এটা পালোঁ, সেইটো কাৰণে তেখেতসকলক পুনৰ ধন্যবাদ দিছোঁ।
1: হয়, আপোনালৈ ধন্যবাদ থাকে,
0: নমস্কাৰ।
1: হয়।
2: ইমান পৰে নগাঁও বিহৰীগাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক শৰৎ বৰাৰ সৈতে থলিতে হোৱা কথা বতৰা শুনিলে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো হৈ আহিল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ, নমস্কাৰ।

কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। খন্তেক পিছতেই 6:45 শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 শুনিবলৈ পাব নৃপাল গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰি শুনিবলৈ পাব সন্ধিয়া 7:30। 8:02 শুনিবলৈ পাব কথাশিল্প। মোৰো এটা সপোন আছে শীৰ্ষক আত্মকথাৰ চতুৰ্থ খণ্ড। নিশা 8:22 শুনিবলৈ পাব ৰাগ আধাৰিত হিন্দী বোলছবিৰ গীত। ইয়াৰ পাছত 8:45 আৰু 9:00 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। নিশা 9:15 শুনিবলৈ পাব নিজৰা। 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানটিত পণ্ডিত ভি জি যোগৰ ভায়লিনত ৰাগ কিৰৱানী শুনিবলৈ পাব। এয়া হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় পৰিচিতি।

প্ৰিয় শ্ৰোতা, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আপুনি আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিত মেছেজ পঠিয়াব পাৰে অথবা আপোনাৰ প্ৰিয় গীতৰ কথাকৈ অনুৰোধৰ বাবে কমেণ্ট কৰিব পাৰে।

সকলে অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ কটকটীয়া ব্যৱস্থা আৰু ছুইজাৰলেণ্ড স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেন চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণ দাবীসমূহ অনুমোদন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য 3-4বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4বিধ 3বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
0: আজির কার্যসূচীত সাংসদ রঞ্জিত দত্ত, বিধায়ক মুনীন্দ্র দাস আর পল্লব লোচন দাস উপস্থিত থাকে। রাজ্যের কেবাখনো জেলাত জাপানিজ এনকেফেলাইটিস আর এনকেফেলাইটিস সদৃশ রোগের প্রাদুর্ভাব অব্যাহত আছে। ধেমাজি জেলাত বানর প্রভাব সামান্য খাম কটার পাছতে এতিয়া জাপানিজ এনকেফেলাইটিস রোগের প্রাদুর্ভাব বৃদ্ধি পাইছে। জেলাখনত বর্তমানলৈকে মুঠ 17 গৰাকী লোক এই রোগত আক্রান্ত হওয়ার এনকেফেলাইটিস সদৃশ রোগত 14 জন লোক চিকিৎসাধীন হয়ে আছে। জাপানিজ এনকেফেলাইটিস আক্রান্ত 3 জন লোক সম্প্রতি ডিব্রুগড় চিকিৎসা মহাবিদ্যালয় হাসপাতালত চিকিৎসাধীন হয়ে আছে। জেলা স্বাস্থ্য বিভাগে এই রোগের প্রাদুর্ভাব নিয়ন্ত্রণ বাবে এই পর্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত করার উপরি আশা কর্মীর দ্বারা 34,289খন ঔষধযুক্ত আঁঠুয়া বিতরণ করেছে। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহ অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্ৰয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে পাশে লাউডস্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ মোবাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবক্সো হাইস্কুল আৰু ৰঞ্জিত শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
3: মানে ৰিভিউ মিটিং কৰিলে প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব।
2: কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণে সম্প্ৰতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ এয়া বিশেষ প্ৰতিবেদন।
4: নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটো সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হলে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে। একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰী চিৰিংচুক গাঁৱৰ দুজন লোকৰ গাহৰি পামক আফ্ৰিকান চুৱাইন ফিভাৰৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্ৰয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ নগাঁও আৰু লখিমপুৰৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আৰু হিমাদ্ৰী দিহিঙীয়াৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
0: নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যোগ্যমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা বিশ্বকাপৰ নৱতম আশ্চৰ্য কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এতিয়া আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55 PM। পুৱা 6 বজাত আৰু 6:05 PM শুনিবলৈ পাব আকাশবাণী দিল্লী কেন্দ্ৰৰ যোগে প্ৰচাৰ হোৱা হিন্দী আৰু ইংৰাজী বাতৰি। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা নিবেদন কৰা হ'ব কাইলৈ 6:15। 6:30 PM শুনিবলৈ পাব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব ক্ৰমে 7:00 PM আৰু 7:05 PM। 7:15 PM নিবেদন কৰা হ'ব সুপ্ৰভাত। সাত বাজি 30 মিনিটত শুনিবলৈ পাব মূৰ্চনা। ইয়াৰ পাছতেই 8:00 PM আৰু 8:15 PM আকাশবাণী গুৱাহাটীকে ক্ষমা কৰিব আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে প্ৰচাৰ হোৱা সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা শুনিবলৈ পাব কাইলৈ 8:30। 9:00 PM পুৱাৰ আঞ্চলিক বাতৰি, 9:15 PM শুনিবলৈ পাব জিলাৰ ৰেহৰূপ। আপুনি বিচৰা গীত, শ্ৰোতাৰ অনুৰোধৰ গীতৰ এই অনুষ্ঠানটি কাইলৈ শুনিবলৈ পাব 9:20। 10:00 PM শুনিবলৈ পাব এক বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। ইয়াৰ পাছতেই 11:05, 12:15, বিয়লি 1:50, 2:30, 3:05 আৰু 4:02 শুনিবলৈ পাব বিবিধ ভাৰতীৰ মনোৰঞ্জনমূলক অনুষ্ঠান। আমাৰ কেন্দ্ৰৰ বিয়লিৰ অধিৱেশন কাইলৈ মুকলি কৰা হ'ব 4:29। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান যুৱতৰংগ। আমৈ এই অনুষ্ঠানটি শুনিবলৈ পাব কাইলৈ 5:25। 5:45 শুনিবলৈ পাব ধৰ্মেশ্বৰ শইকীয়া আৰু সংগীবৃন্দই পৰিৱেশন কৰা নাম। কৃষক শ্ৰোতাসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণী শুনিবলৈ পাব কাইলৈ 6:10। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। 7:20 আধুনিক গীতৰ অনুষ্ঠানটি কাইলৈ ৰূপায়িত কৰিব শিল্পী শেৱালি শৰ্মাই। ইয়াৰ পাছতেই 7:30 শুনিবলৈ পাব সুৰলহৰী। কাইলৈ নিশা 8:02 শুনিবলৈ পাব চলচ্চিত্ৰৰ বিষয়ক গীত আৰু কথাৰ অনুষ্ঠান বোলছবিৰ কথা আৰু গীত। নিশা 8:32 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ যন্ত্ৰ সংগীত। 9:15 শুনিবলৈ পাব একেজন শিল্পীৰ কেইটিমান গীত। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানেৰে আমাৰ কাইলৈৰ অনুষ্ঠান অন্ত পৰিব। এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগীত। গীতৰ কথা তফজ জোলাৰীৰ।

0: Ea, Akahmani. বাতৰি সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জলশক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী মেঘৱৰিয়াই আজি গহনাত থকা মুখ্যমন্ত্ৰী আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই মিজোৰাম কোনো সম্প্ৰচাৰত মৃত্যু হোৱা লোকৰ সংখ্যা 2595জনলৈ বৃদ্ধি পাইছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমৈহতীয়া ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বেই বাংলাদেশক অৱগত কৰিছে।
1: India's development assistance.
2: बांग्लादेश में परियोजनाओं के लिए भारत की विकास सहायता आपसी सहमति से तय किए गए रोड मैप पर आधारित है। इसकी नियमित रूप से समीक्षा की जाती है। तीस्ता नदी प्रोजेक्ट पर हमारे विचार पहले ही बांग्लादेश को बता दिए गए हैं। तीस्ता मुद्दे पर अपने समग्र दृष्टिकोण में हम इससे जुड़े सभी घटनाक्रमों को ध्यान में रखेंगे।
0: বাংলাদেশৰ সীমাৰ ভিতৰত তিস্তা নৈ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে সবিশেষ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে তিস্তা নৈৰ লগত জড়িত সকলো সমস্যা সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনেজুৱেলাৰ পৰা ভাৰতলৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনেজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনেজুৱেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে শ্ৰীমোদীয়ে 6 জুলাইৰ পৰা 8 জুলাইলৈ ইণ্ডোনেছিয়াত থাকিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাকাৰ্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্ৰীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়াত থাকিব। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰধানমন্ত্ৰী ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত ভাগ ল'ব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্ৰযুক্তি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ত্ৰিদেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত 10 আৰু 11 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লুকছনৰ সৈতে বৈঠকত মিলিত হ'ব। সচিবগৰাকীয়ে কয় যে বিগত 40 বছৰত শ্ৰীমোদী হ'ব নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: Our aim is not small. Our aim is to grow in the current year. We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470. That is how we'll reach a trillion, which is a growth of about 11%.
0: নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে য'ত প্ৰতিখন ৰাজ্য জিলা আৰু উদ্যোগিক গোটে সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শ্ৰীগোৱেলে কয় যে প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলতা যথেষ্ট উন্নত কৰিছে। ৰপ্তানিক উদগনি যোগাৰ এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলিও তেওঁ কয়। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শসমূহ সন্দৰ্ভত ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ষোড়শ বিত্ত আয়োগৰ অধীনত মন্ত্ৰালয়ে গ্ৰামাঞ্চলৰ নিকায়সমূহৰ বাবে 4,35,236 কোটি টকাৰ অনুমোদন জনাইছে। এই পৰিমাণ পঞ্চদশ বিত্ত আয়োগৰ অধীনত বিগত 5 বছৰত অনুমোদন জনোৱা পুঁজিতকৈ প্ৰায় 84% বৃদ্ধি হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে দেশৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে, সেয়েহে বিত্তীয়ভাৱে সবল ডিজিটেল দক্ষতা সম্পন্ন পঞ্চায়ত ব্যৱস্থাই সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ষোড়শ বিত্তীয় আয়োগে পঞ্চায়তৰ বাবে 80% প্ৰাথমিক অনুদানৰ প্ৰস্তাৱ দিছে আৰু কাম কাজৰ দক্ষতা ভিত্তিক 20% অনুদান প্ৰস্তাৱ আগবঢ়াইছে। শ্ৰীসিঙে জানিবলৈ দিয়ে যে এই কৰ্মশালাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক আয়োগৰ ব্যৱস্থাসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হৈছে। ষোড়শ বিত্তীয় আয়োগৰ অধীনত 2,76,000 গ্ৰাম্য স্থানীয় নিকায় সামৰি লোৱা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে জানিবলৈ দিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই আজি কোহিমাত থকা মুখ্যমন্ত্ৰীৰ আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই প্ৰকল্পসমূহৰ 4টা প্ৰকল্প খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনৰ আৰু 12টা প্ৰকল্প ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজিৰে ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু টি আৰ জেলিয়াং, পৰামৰ্শদাতা, জ্যেষ্ঠ ৰাজ্যিক বিষয় ব্যৱসায়ীসকল উপস্থিত থাকে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ লয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই দেশৰ যুৱ প্ৰজন্ম আৰু ক্ৰীড়া ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট আগবাঢ়িছে। তেওঁ কয় যে নাগালেণ্ডৰ যুৱক যুৱতীসকলৰ বাবে এই ক্ৰীড়া আন্তঃগাঁথনিয়ে নতুন সুযোগৰ সৃষ্টি কৰিব। ভেনিজুৱেলাত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,595 জনলৈ বৃদ্ধি পাইছে। এই ভূমিকম্পত 12,000 লোক আহত হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশখনত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত দেশখনৰ উত্তৰ কাৰাকাছত হোৱা 7.5 আৰু 7.2 প্ৰাবল্যৰ ভূমিকম্পই দেশখনলৈ দুৰ্যোগ নমাই আনিছে। প্ৰশাসনে কৈছে যে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰতিষ্ঠানসমূহ আৰু বৃত্তিধাৰীসকলে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতাৰে দেশৰ প্ৰাথমিক লক্ষ্যত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আগুৱাই গৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 বজাত হ'ব লগা এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগাল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনত 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত 1 মিনিটৰ পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ইসলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ নৃপাল গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথাৰে এই গীতটি।

শ্রোতাসকলে আধুনিক গীত শুনিছে নৃপাল গোস্বামীৰ কণ্ঠত। এইবাৰ আগবঢ়াইছো ৰুদ্ৰ বৰুৱাৰ কথাৰে শিল্পীৰ কণ্ঠত আন এটি গীত।

এয়া আছিল শিল্পী নৃপাল গোস্বামী। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলে শুনিলে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ দুটি গীত, ৰুদ্ৰ বৰুৱাৰ কথাৰে দুটি গীত। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে এফ এম মেণ্টৰে 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। আৰম্ভ কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। এই অনুষ্ঠানটিত আমি আজি আগবঢ়াইছোঁ 1989 চনত মুক্তি পোৱা চান্দনী শীৰ্ষক বোলছবিখনৰ কেইটিমান গীত। মিউজিকেল ৰোমেন্স অৰ্থাৎ সংগীতমধুৰ ছবি হিচাপে খ্যাতি লাভ কৰা চান্দনীৰ প্ৰথমটো গীত, গীতৰ শিল্পী পামেলা চোপ্ৰা।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে

0: হস্পিটেলত।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। সুৰলহৰী অনুষ্ঠানত আমি আগবঢ়াইছোঁ চান্দনী বোলছবিৰ কেইটিমান গীত। এইবাৰ আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, সুৰলহৰি অনুষ্ঠানত আপোনালোকে আজি শুনি আছে চান্দনী বোলছবিৰ কেইটিমান গীত। এই বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল বিখ্যাত সংগীত পৰিচালক শিৱ কুমাৰ শৰ্মা আৰু প্ৰখ্যাত বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাচীয়াই। দুয়োজনকে একেলগে শিৱ হৰি বুলি জনা যায়। আৰু গীতৰ কথা আছিল আনন্দ বক্সীৰ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ লতা মংগেশকাৰ আৰু বাবলা মেহতাৰ কণ্ঠৰ এই গীতটি।

0: CP Grams, Centralized Public Grievance Redressal and Monitoring System.
1: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल. CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
0: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है. CP Grams, संवेदनशील, असरदार, जवाबदेह. आज ही लॉगिन करें CP Grams.
2: হুড়হুড়ি অনুষ্ঠানটি শ্রোতাসকলে শুনি আছে চান্দনী বোলছবিখনৰ গীত. এই বোলছবিখন মুক্তি পোৱাৰ বছৰটোতেই বোলছবিখনৰ ছাউণ্ড ট্ৰেক এলবামটো প্ৰায় 10 মিলিয়ন কপিলৈ বিক্ৰী হৈছিল. আৰু কোৱা হয় যে সেই বছৰটোৰেই নহয় সেই শতিকাটোৰে আটাইতকৈ বেছিকৈ বিক্ৰী হোৱা আটাইতকৈ জনপ্ৰিয় ছাউণ্ড ট্ৰেক এলবাম আছিল চান্দনীৰ. আৰু আচলতে চান্দনীৰ সেই গীতকেইটি পুনৰ সংগীতমধুৰ ছবিক হিন্দী বোলছবিৰ বলয়ত প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল. আৰু ইয়াৰ পাছতেই আমি পাইছিলোঁ আন দুখন অত্যন্ত সংগীতমধুৰ জনপ্ৰিয় ছবি, কয়ামত চে কয়ামত তক আৰু মেইনে পিয়াৰ কিয়া. তেনেহ'লে আহকচোন শুনো চান্দনীৰ আন এটা গীত. এইবাৰৰ গীতৰ শিল্পী সুৰেশ ৱাদেকাৰ আৰু অনুপমা দেশপাণ্ডে.

0: অই বা খলাও
1: মেশিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: খলাও খলাও অভ্যাস খলাও এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট খলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: সুলহৰি অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আশা ভোছলে আৰু বিনোদ ৰাথোৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো জলি মুখাৰ্জী আৰু চিনেমাখনৰ মুখ্য নায়িকা শ্ৰীদেৱীৰ কণ্ঠৰ এই গীতটি।

সুৰলহৰি অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিত আজি শুনোৱা হ'ল ছান্নি বোলছবিৰ কেইটিমান গীত। এফ এম মেডৰ 102.7 মেগাহাৰ জৰিয়া আকাশবাণী নগাঁও কণ্টেক্ট পিছতেই অসমীয়াত মুখ্য বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

গুৱাহাটীৰ আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে কস্তুৰী বৰাৰ কণ্ঠন বংকিম শৰ্মাৰ ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত আজি ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনৰ 29লৈ হ্ৰাস পাইছে। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য খাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছো কথাশিল্প।
1: কথাশিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ। পাঠ ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি এয়া চতুৰ্থ খণ্ড, মোৰো এটা সপোন আছে।

0: 80 দশকৰ শেষৰ আৰু 90 দশকৰ আৰম্ভণিৰ বছৰকেইটা অসমত আলফা আৰু মিলিটেৰীৰ সংঘাত তুংগত হৈ উঠিছিল। সংঘৰ্ষৰ এই ভৰপক সময়ছোৱাত কাকপথাৰ অঞ্চলটো হৈ পৰিছিল যুদ্ধখনৰ ভাৰকেন্দ্ৰ। সেই উত্তেজনাময় বাতাবৰণে মোৰ দৰেই অগণন শিশুৰ শৈশৱক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ইতিমধ্যে আমাৰ অঞ্চলত মিলিটেৰী প্ৰৱেশ কৰিছিল। আন্ধাৰ বৰণৰ শাৰী শাৰী মিলিটেৰীৰ গাড়ীবোৰ ডুমডুমা আৰু কাকপথাৰ হৈ দিৰাগ গেটত ৰাখিছিলহি। কেতিয়াবা দিৰাগ গেটৰ পৰা আগুৱাই চিটপানী হৈ বৰডুমচা পৰ্যন্ত পাইছিলহি। গাড়ীবোৰ চিটপানীত ৰখালে তাতে মিলিটেৰী নামি কৈলাশপুৰ পাইছিলহি। কৈলাশপুৰৰ পৰা গাঁৱৰ ভিতৰলৈ সোমাইছিলহি। মদাৰখাট, নামখুলুং, শুৱনি পথাৰ ইত্যাদি ঠাইলৈকে মিলিটেৰীয়ে পিয়াপি দি ফুৰিছিল। শাৰী শাৰীকৈ অহা গাড়ীবোৰৰ মাত আমি বহুত দূৰৈৰ পৰাই শুনিছিলোঁ। মিলিটেৰীৰ গাড়ীৰ মাত শুনাৰ ঠিক এঘণ্টামানৰ পাছতে কৈলাশপুৰৰ ৰাস্তাত আমি মিলিটেৰী দেখিবলৈ পাইছিলোঁ। আমাৰ গাঁৱৰ সন্মুখত এখন বিস্তীৰ্ণ পথাৰ থকাৰ হেতুকে পথাৰৰ সিটো পাৰত কৈলাশপুৰৰ পথত মিলিটেৰী আহি খোজ দিলেই আমি ঘৰৰ পদূলিৰ পৰাই সিহঁতক দেখা পাইছিলোঁ। গছৰ ছাঁৰ দৰে পোছাক পিন্ধা শাৰী শাৰী মিলিটেৰীৰ দল যেতিয়া ভিতৰৰ গাঁওবোৰলৈ আগুৱাই গৈছিল, তেতিয়া ভয়ত আমাৰ চেতনা যোৱাৰ উপক্ৰম হৈছিল। মা বা আইতাই সতৰ্কৰ বাণী শুনাইছিল,
1: আজি যাৰে ভাগ্য বেয়া তাৰে পিঠি বহল হ'ব।
0: কেতিয়াবা মিলিটেৰীবোৰ আমাৰ গাঁৱত প্ৰৱেশ নকৰাকৈ ভিতৰৰ গাঁওবোৰলৈ গৈছিলগৈ আৰু কেতিয়াবা আমাৰ গাঁৱলৈও সোমাই আহিছিল। আমাৰ গাঁৱৰ ৰাস্তাত মিলিটেৰী দেখা মাত্ৰকে মাহঁতে চেপা মাতেৰে আমাক নিৰ্দেশ দিছিল,
2: ল'ৰাহঁত এতিয়া ঘৰৰ ভিতৰত সোমা, পদূলিত মিলিটেৰী।
0: ভয় আৰু উত্তেজনাত আমি দৌৰি ঘৰৰ ভিতৰ সোমাইছিলোঁ। প্ৰাপ্তবয়স্ক পুৰুষসকল প্ৰায়ে ঘৰৰ ভিতৰত নোসোমাই হাবিৰ মাজলৈ দৌৰিছিল। কেতিয়াবা মিলিটেৰী আহি ঘৰৰ চোতালত ৰৈছিলহি, গপ গপকৈ ঘৰৰ চাৰিওফালে দুপাক ঘূৰিছিল, তাৰ পাছত দুৱাৰ মুখত ৰৈ চিঞৰিছিল,
3: ঘৰ মে কোন হে?
0: ভিতৰৰ পৰা আইতাই চিঞৰিছিল,
4: কোনো নাই।
0: তাৰ পাছত চোতালতে অলপ পৰ ৰৈ মিলিটেৰীবোৰ গুচি গৈছিল। ঘৰৰ ভিতৰত বন্ধ হৈ ৰৈছিল এক শ্বাসৰুদ্ধকৰ পৰিৱেশ। এনেকৈয়ে আহে এনেকৈয়ে যায় তেওঁলোক, চাৰিওফালে আতংক বিয়পায়। ইফালে ৰাতিলৈ আলফা সংগঠনৰ সদস্যসকল আহে। প্ৰায়ে গধূলিৰ সাঁজ খোৱাৰ পাছতে আমি শোৱাপাতিত পৰিছিলোঁগৈ। গাঁৱৰ নিৰ্জন বাতাবৰণ, ফুট গধূলিতে মানুহবোৰ শুইছিল যেন গোটেই গাঁওখনেই নিদ্ৰামগ্ন। আমি এঘুমতিমান মৰাৰ পাছত বাহিৰত ৰাস্তাত কুকুৰবোৰে বৰকৈ ভুকিছিল। সাৰ পাই কুকুৰৰ ভুক ভুকনি শুনিয়েই আমি গম পাইছিলোঁ যে সংগঠনৰ সদস্যসকল গাঁৱত ঘূৰি ফুৰিছে। খন্তেকতে আহি তেওঁলোক আমাৰ ঘৰ পাইছিলহি। ঘৰটোৰ চাৰিওফালে এপাক ঘূৰি দুৱাৰমুখত থিয় দি সুধিছিলহি,
5: দদাইদেউ টোপনি গ'ল নেকি?
0: দুৱাৰত দুবাৰমান ঢকিয়াই তাৰ পাছত আকৌ কৈছিল,
5: দুৱাৰ খোলক, আমি আহিছো, খোলক।
0: চকা মকাকৈ সাৰ পাই দেউতাই দুৱাৰখন খুলি দিবলৈ গৈছিল। লগে লগে পাঁচজন সদস্য ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। লগত কঢ়িয়াই অনা বয় বস্তুবোৰ আৰু অস্ত্ৰ শস্ত্ৰবোৰ মজিয়াত থৈ দেউতাক কৈছিল,
6: আমাক শুবৰ বাবে যোগাৰ কৰি দিয়ক আৰু আপোনালোকো শুৱকগৈ।
0: মা আহি দেউতা শোৱা চাংখন আজৰাই দিছিল। তাতেই সংগঠনৰ সদস্যসকল শুইছিল ৰাতিটোৰ বাবে। এইদৰে বহু আহিছিল বহু গৈছিল, কিন্তু এবাৰ অহা কেইজনমান সদস্যৰ কথাই আমাৰ ল'ৰালি মনত ভালকৈ সাঁচ বহুৱাই থৈ গৈছিল। তেওঁলোক আহিছিল মাজনিশা, গাঁওখন নিহপালি দি শুই থকাৰ পৰত। কাতি মাহৰ হিমচেঁচা শীতকো নেওচি তেওঁলোক ওলাইছিলহি। কুকুৰে ৰাউচি পাৰোঁতেই দেউতাই সাৰ পাই গৈছিল,
7: ইমান ৰাতি ক'ৰ পৰা নোলালহিও, গধূলিতে আহিব নোৱাৰে জানো ইহঁত।
0: পিছে দুৱাৰ খুলি দেউতাই দেখিলে এজন এজনকৈ সংগঠনৰ দহজন সদস্য। দেউতাই চিন্তিত হৈ ক'লে,
7: বোপাহঁত আমাৰ ঘৰত দহজন নধৰিব নহয়।
0: দেউতাই আমাৰ ঘৰত আটাইকেইজন নধৰিব বোলাত তেওঁলোকৰ দলপতিজনে পাঁচজনক কাষৰ বৰ্তাহঁতৰ ঘৰলৈ পঠিয়াই দিলে। পিছদিনা পুৱা তেওঁলোক আমাৰ ঘৰৰ মানুহতকৈ আগেয়ে শোৱাৰ পৰা উঠিল। খেনুৱে কেঁচা তামোলৰ বাকলিৰে আৰু খেনুৱে এঙাৰেৰে দাঁত ঘঁহিলে। মুখ ধুবলৈ মায়ে পিতলৰ ঘটিত পানী আনি দিলে। ঘটিৰ পৰা পানী বাকি বাকি চোতালৰ ৰবাব টেঙাজোপাৰ কাষতে আটাইয়ে মুখ ধুলে। মুখ ধুই হোৱাৰ পিছত মায়ে আটাইকে পানী খাবলৈ মাতিলে। গিলাচত চেনি নিদিয়া গৰম পানী, লগত এডোখৰকৈ গুড়। পানী দিবৰ সময়ত মায়ে সুধিলে,
2: আপোনালোকৰ ঘৰবোৰ ক'ত ক'ত?
0: ফকত চাপৰজনেই মাত মাতিছিল,
3: মই শিৱসাগৰৰ।
0: তাৰপাছত তেওঁ এজন এজনকৈ চিনাকি কৰাই দিছিল।
3: এওঁ ঢলাৰ, এওঁ বৰালিৰ।
0: অনুমান কৰা হৈছিল যে সেই শকতজনৰ নেতৃত্বত বাকীকেইজন আমাৰ ঘৰলৈ আহিছিল। তেওঁ সময়ে সময়ে কৰ্তৃত্ব সুলভেৰে বাকীকেইজনক ইটো সিটো কৰিবলৈ আদেশ দিছিল। দুপৰীয়ালৈ আটাইকেইজনে তেওঁলোকৰ কোঠাৰ মজিয়াত বহি লগত অনা অস্ত্ৰ শস্ত্ৰবোৰ পৰীক্ষা কৰি আছিল। আমি ল'ৰাহঁতে দুৱাৰৰ কাষত ৰৈ জুমি জুমি চাইছিলোঁ। তেওঁলোকে যুদ্ধত ব্যৱহাৰ কৰা অশেষ বস্তু আনিছিল। প্ৰত্যেকৰে হাতত আছিল একোটাকৈ AK-47। কঁকালত মেৰিয়াই থ'ব পৰা এপাত বিল্টত অলেক হেণ্ড গ্ৰেনেড ওলোমাই থোৱা আছিল। এটা প্ৰকাণ্ড পিঠিত লোৱা বেগ য'ত সোমাই আছিল কাপোৰ, জৰুৰীকালীন প্ৰাথমিক চিকিৎসা সামগ্ৰী, মেপ, গুলী বাৰুদ ইত্যাদি। ৰবাব টেঙাটোৰ সমান ধাতুৰ পাত্ৰ এটাত হেনো পানী কঢ়িয়াই লৈ ফুৰিছিল। এই পাত্ৰটো কঁকালত ওলোমাই থ'ব পাৰি। এজনে এনে এটা পাত্ৰ আমাৰ ওচৰলৈ দলিয়াই দি চিঞৰি উঠিছিল, আমি ভয়ত ত্ৰাসিত হৈ উঠিছিলোঁ। এজনে আমাৰ অৱস্থা দেখি বৰ ৰং পাইছিল। ৰঙতে হাঁহি হাঁহি কৈছিল,
6: ভয় নকৰিবি আহ।
0: শকতজনে আমাক উদ্দেশ্যি কৈছিল,
3: আছোনা আমি কি আনিছো চাবি আহ।
0: আমি তেওঁলোকৰ কাষতে মজিয়াত বহি আছিলোঁ। লক্ষ্য কৰিছিলোঁ তেওঁলোকে কঢ়িয়াই লৈ ফুৰা বস্তুবোৰৰ উত্তুত তেজৰ চেকুৰা, আনকি পিন্ধি থকা কাপোৰতো তেজৰ দাগ। দাগ লাগি আছিল অস্ত্ৰ শস্ত্ৰবোৰতো। শকতজনে কৈছিল,
3: ল এই তিতা কাপোৰখন ল আৰু AK-47ত লাগি থকা তেজবোৰ মোহাৰি চাফা কৰ।
0: এজনৰ ভৰিত এডোখৰ কটা ঘাঁ, অন্য এজনে ঘাঁডোখৰ ফটা কাপোৰ এখনেৰে বান্ধি দিছিল। বান্ধি বান্ধি তেওঁ ধেমালিৰে কৈছিল,
6: গুলী আহি ভাগ্যে ভৰিত লাগিল, মূৰত লগা হ'লে ইমান পৰে শিপুৰি পালিগৈহেঁতেন।
0: এনেতে দেউতাই আহি সুধিছিলহি,
7: পিছে ইমানবোৰ তেজৰ চেকা ক'ত লাগিল?
3: সিদিনা টেঙাপানীত মিলিটেৰীৰ সৈতে আমাৰ যুদ্ধ হ'ল, তাতে লাগি আহিল।
0: তাৰ পাছত তেওঁ যুদ্ধত প্ৰতিপক্ষক হৰুৱাই তেওঁলোক এইখিনি কেনেকৈ পালেহি তাৰে এটি বিৱৰণ দিবলৈ ধৰিলে।
3: টেঙাপানীলৈ মিলিটেৰী আহিব বুলি আমি আগতে খবৰটো পোৱাত আমি সেই ঠাইত দুদিনমান আগৰ পৰাই আছিলোঁগৈ। পথৰ এডোখৰ নিৰ্জন ঠাইত আমি বোমা পাতিছিলোঁ। বোমা পাতি থোৱা ঠাইৰ ওচৰতে দুঘৰমান মানুহ আছিল, আমি তাৰ পৰাই সকলো নিয়ন্ত্ৰণ কৰি আছিলোঁ। বোমা বিস্ফোৰণৰ আগে আগে আমি পথৰ দাঁতিৰ দখাৱৈত লুকাই আছিলোঁ। মিলিটেৰী গাড়ী বোমা পাতি থোৱা ঠাই পোৱাৰ লগে লগে বুটাম টিপি দিছিলোঁ। লগে লগে প্ৰচণ্ড শব্দ কৰি মিলিটেৰী গাড়ী ওপৰলৈ উৰি গৈছিল। একোটা বৃহৎ জুয়ে গাড়ী চানি ধৰিছিল। গাড়ীৰ পৰা কেইটামান মিলিটেৰীৰ ক্ষত বিক্ষত শৰীৰ উফৰি আহি আমি ৰৈ থকা খাৱৈত পৰিছিলহি, আমাৰ ঠিক কাষতে। আমি ভাবিছিলোঁ আমাৰ ওপৰতে মিলিটেৰীৰ আক্ৰমণ। তৎক্ষণাত অস্ত্ৰ শস্ত্ৰ উলিয়াই আমি আক্ৰমণ কৰিবলৈ ধৰিলোঁ মিলিটেৰীকেইজনক। এনেদৰে আক্ৰমণ কৰোঁতেই তেওঁলোকৰ শৰীৰৰ পৰা তেজ ছিটিকি আহি আমাৰ গাত পৰিল। আমি তৎক্ষণাত সেই ঠাই ত্যাগ কৰিলোঁ।
8: চি চি বোপাহঁতে বাৰু ক'ৰ অজাতি মানুহৰ তেজ আনি ঘৰ সোমাইছেহি?
3: অজাতিয়ে আমাৰ তেজ শুহি শেষ কৰিলে আইতা।
0: সেইদিনা গধূলি সংগঠনৰ সদস্যকেইজনৰ হাতত কিছুমান নতুন যন্ত্ৰপাতি দেখা গৈছিল। যন্ত্ৰসমূহৰ প্ৰতি আমাৰ উৎসুক্য বাঢ়িছিল। আমি কিতাপৰ টেবুললৈ নগৈ তেওঁলোকৰ আশে পাশেই অৱস্থান কৰিছিলোঁ। নতুন যন্ত্ৰবিদ অৰ্থাৎ ৱায়াৰলেছৰ যোগেদি তেওঁলোকে দূৰৈত থকা সতীৰ্থৰ সৈতে কথা পতা চাই আমি তবধ মানিছিলোঁ। তেনেতে ৱায়াৰলেছৰ যোগেদিয়েই কোনোবা অজান ঠাইৰ পৰা বাৰ্তা আহিছিল যে এই অঞ্চলটো তেওঁলোকৰ বাবে সুৰক্ষিত নহয়। ইতিমধ্যে মিলিটেৰী আহি অঞ্চলটোত উপস্থিত হৈছিলহি। ৰাতিটোৰ ভিতৰতে তেওঁলোকে এই অঞ্চল ত্যাগ কৰিব লাগে, শীঘ্ৰেই। সদস্যসকলক চিন্তিত হোৱা দেখা গৈছিল। হঠাৎ তেওঁলোকৰ তৎপৰতা বাঢ়িছিল আৰু অকণো পলম নকৰি তেওঁলোক আন্ধাৰৰ মাজত হেৰাই গৈছিল। ইয়াৰ পৰৱৰ্তী দিনকেইটাত আমাৰ অঞ্চলটো কিছু শান্ত হৈ থাকিলেও সেই বছৰৰ শেষৰ ফালে মিলিটেৰীৰ অত্যাচাৰ ব্যাপকভাৱে বৃদ্ধি পাইছিল। আঘোণ মাহৰ শেষৰ ফালে পথাৰত ধান দোৱাৰ ভৰপক হওঁতেই লানি নিচিগা শাৰীৰ মিলিটেৰী উপস্থিত হৈছিল। দিনে নিশাই মিলিটেৰীৰ গুৰুপ কাৰাপ ভৰিৰ শব্দ, জনতাৰ হা হুতাশ, চিঞৰ যন্ত্ৰণা, চৌপাশ আতংক। মই তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ। আমাৰ গাঁৱৰ পশ্চিম দিশত আছিল মই পঢ়া প্ৰাথমিক বিদ্যালয়খন। আমাৰ বিদ্যালয়ত দুজন শিক্ষক আছিল। প্ৰধান শিক্ষকজন আহিছিল টঙনাৰ পৰা। ছাৰে বহুদূৰ বাট খোজেৰে আহিছিল, ফলত তেওঁ স্কুলত উপস্থিত হওঁতে প্ৰায়ে পলম হৈছিল। এদিন ছাৰ তেনেদৰে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত ইতিমধ্যে আমাৰ বিদ্যালয়ত মিলিটেৰীয়ে অৱস্থান কৰিছিল। মিলিটেৰী দেখি আমি ভয়ত পিপুৱা লাগি শ্ৰেণীকোঠাতে বহি আছিলোঁ। ছাৰ বিদ্যালয়ত উপস্থিত হোৱাত দুজনমান মিলিটেৰীয়ে তেওঁক একাষলৈ মাতি নিছিল। অলপ পাছত ছাৰ আহি আমাক, ছাত্ৰ ছাত্ৰীসকলক আদেশ দিছিল,
9: তোমালোক আটায়ে এতিয়া বিদ্যালয়ৰ বাহিৰলৈ ওলাই যোৱা, কিন্তু শৃংখলাবদ্ধভাৱে।
0: আমি শাৰী পাতি বাহিৰলৈ ওলাইছিলোঁ। বাহিৰত পথৰ কাষত আমাক মিলিটেৰীয়ে আদেশ দিছিল, আমি আটায়ে কাণত ধৰি আঁঠু কাঢ়িব লাগে। আনকি আমাৰ ছাৰকো আদেশ দিছিল যাতে ছাৰেও তেনে কৰে। মোৰ মনত আছে ছাৰে অতি দ্বিধাগ্ৰস্ততাৰে অথচ বাধ্য ছাত্ৰৰ দৰে মোৰ কাষতে কাণত হাত ধৰি আঁঠু কাঢ়ি ৰৈছিল। আমাক আদেশ দিয়া হৈছিল আমি যাতে লৰচৰ নকৰোঁ, কলৈকো যোৱাৰ চেষ্টা নকৰোঁ, কাৰণ সেইদিনা মিলিটেৰীয়ে গাঁৱৰ ঘৰে ঘৰে সোমাই তালাচী চলোৱাৰ দিন। এনে তালাচী চলোৱাৰ মুহূৰ্তত যদি কোনোবাই হকা বধা কৰে তেন্তে তেওঁ চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব। ইতিমধ্যে গাঁৱৰ সকলো মানুহকে অন্য এখন খেলপথাৰলৈ লৈ যোৱা হ'ল। মিলিটেৰীৰ আদেশত গাঁওখন এফালৰ পৰা খালী কৰি দিয়া হ'ল। তালাচী শেষ হ'লেই মানুহবোৰক ঘৰলৈ যাবলৈ দিয়া হ'ব, কিন্তু তেতিয়ালৈ সকলোৱে খেলপথাৰত থাকিব লাগিব, আঁঠু কাঢ়ি কাণত ধৰি। সুঠাম শৰীৰৰ ডেকাবোৰক অন্য এঠাইলৈ লৈ যোৱা হ'ল। বিনা দোষে সিহঁতৰ শৰীৰত চলিল অত্যাচাৰ। বাধা দিব খোজাজনৰ ওপৰত দুগুণ অত্যাচাৰ চলিল। এনে অমানুষিক অত্যাচাৰৰ কোবত খেনো হৈ পৰিল পংগু। আকৌ কিছুমান সাহসী ডেকাই পলাই গৈ ধাননিৰ মাজত সোমাল। কিন্তু কেতিয়াবা ধাননি পথাৰৰ পৰা দুই এক ডেকাক মিলিটেৰীয়ে উদ্ধাৰ কৰি আনিছিল। পাছত পলৰীয়া ডেকাই পোৱা শাস্তিৰ কথা শুনিলে মানুহে চকু পানী টুকিছিল। সেইদিনাই আমাৰ বিদ্যালয়ৰ দ্বিতীয়জন শিক্ষককো মিলিটেৰীয়ে ধৰি লৈ গৈ অমানুষিক শাস্তি দিছিল। বেলি লহিওৱাৰ পৰত মানুহবোৰক ঘৰাঘৰি যাবলৈ দিয়া হৈছিল। ভোক, পিয়াহ আৰু নানান শাস্তিত ক্ষত বিক্ষত মানুহবোৰ বেগাই ঘৰলৈ ঢাপলি মেলিছিল। দিনটোৰ অন্তত মিলিটেৰীবোৰ উভতি যাবলৈ ওলাইছিল। আমাৰ অঞ্চলৰ আকাশ বতাহ কঁপাই শাৰী শাৰীকৈ তেওঁলোক উভতি গৈছিলগৈ। আন্ধাৰ হোৱাৰ পাছত ক'ৰ পৰা জানো আলফাৰ সদস্যসকল আমাৰ গাঁৱৰ অলিয়ে গলিয়ে আকৌ ওলাইছিলহি। তেনেকৈয়ে চলিছিল উৎপীড়নৰ এই শৃংখল। মোৰ কিশোৰ মনত দাগ পেলোৱা ঘটনাবোৰৰ ভিতৰত সেনাবাহিনীয়ে সৃষ্টি কৰা সন্ত্ৰাস অন্যতম। এই ঘটনাবোৰে মোৰ মস্তিষ্কত এনেদৰে চিন বহুৱাইছিল যে এতিয়াও মোৰ দুঃস্বপ্নত এনে ঘটনাবোৰেই পুনৰাবৃত্তি ঘটে। মই প্ৰায় সপোনত দেখোঁ যে মিলিটেৰীয়ে মোৰ পিছ লৈ আহিছে। মই পাৰ্যমানে পলাবলৈ চেষ্টা কৰিছোঁ, মই পলাব পৰা নাই। মিলিটেৰী মোৰ ওপৰত জঁপিয়াই পৰিছে। মই বাচিবলৈ যুঁজ দিছোঁ কিন্তু মই পৰা নাই। মোক আক্ৰমণ কৰিছে, গুলী আহি মোৰ শৰীৰ পাৰ হৈ গৈছে, অথচ সাৰ পাই দেখিছোঁ মই জীৱিত। এই দুঃস্বপ্নটো মোৰ জীৱনত এতিয়ালৈকে কিমানবাৰ দেখিছোঁ তাৰ কোনো লেখ জোখ নাই।

0: মই চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হলোঁ। মোৰ বয়স 9 বছৰ। 4 বছৰ আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ অন্তত মই কৈলাশপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ যাব লাগিব। এদিন দেউতাই পথাৰৰ পৰা ধান কঢ়িয়াই থাকোঁতেই কৈলাশপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকজন দেউতাৰ কাষেৰেই পাৰ হৈ গৈছিল। তেখেতক দেখি দেউতাই সুধিছিল,
1: অ ককাইদেউ, মোৰো ল'ৰা এটা আছে, আপোনালোকৰ স্কুললৈ পঠিয়াম বুলি ভাবিছোঁ, পৰা হ'বনে?
2: অ পাৰিবি পাৰিবি, পিছে ল'ৰাটো পঢ়াত ভালনে?
1: অ বেয়া নহয়।
0: মই পঢ়াত বৰ ভালো নাছিলোঁ বেয়াও নাছিলোঁ। অৱশ্যে ভাল বেয়া নিৰ্ধাৰণৰ মান কোট। আমাৰ চতুৰ্থ শ্ৰেণীত মুঠ ছাত্ৰ ছাত্ৰী আছিল 12টি, তাৰে দুটামান পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল। মই দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছিলোঁ। অতি পিছপৰা আৰু স্পৰ্শকাতৰ এখন গাঁৱৰ স্কুলৰ 12টি ছাত্ৰ ছাত্ৰীৰ মাজত মই দ্বিতীয় স্থান পাইছিলোঁ। মই পঢ়াত ভাল আছিলোঁ নে বেয়া আছিলোঁ সেয়া থিৰাং কৰাটো টান। তদুপৰি আমাৰ গাঁৱৰ বিদ্যালয়ত পঢ়ি পাছত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উদাহৰণো তেনেই কম আছিল। এইফালৰ পৰা চাবলৈ গ'লে পঢ়ি শুনি মোৰ যে কিবা ভৱিষ্যত হ'ব সেয়া একেবাৰে শূন্য আছিল। আমাৰ গাঁওখনত মেট্ৰিক পাছ কৰা লোকৰ সংখ্যা মাত্ৰ 1-2 জনহে আছিল। আমাৰ ঘৰত মাজু আৰু সৰু পেহীয়ে মেট্ৰিকলৈকে পঢ়িছিল, কিন্তু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি পঢ়া সামৰিছিল। ইয়াৰ বহু বছৰৰ পাছত আমাৰ পাছুতি ককাই ভাই বাইদেৱে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'লেও কেৱল মই আৰু সৰু ভাইটিহে এই পৰীক্ষাত কৃতকাৰ্য হৈছিলোঁ। গতিকে প্ৰধান শিক্ষকে দেউতাক পথাৰত ধান কঢ়িয়াই থাকোঁতে যেতিয়া সুধিছিল যে ল'ৰাটো পঢ়াত কেনেকুৱা, দেউতাই উত্তৰত নিশ্চয় ক'ব নোৱাৰিলেহেঁতেন যে ল'ৰাটো পঢ়াত ভাল নে বেয়া। এদিন দেউতাই কৈলাশপুৰ এম ই স্কুলত মোৰ নাম লগাই থৈ আহিলগৈ।
3: কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ চতুৰ্থ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনাকংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা

ৰুজি মুদৈ, আইতা অনামিকা বৰদলৈ বৰুৱা, প্ৰধান শিক্ষক ৰাজীৱ লোচন বৰঠাকুৰ, শিক্ষক শশাংক দীভালৈ, সংগঠনৰ নেতা সুদীপ্ত শৰ্মা ভৰালী, সংগঠনৰ সদস্য প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মিলিটেৰী প্ৰসেনজিৎ দেৱ। শীৰ্ষ গীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰসাৱৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

কথাশিল্প অনুষ্ঠানটি শুনিলে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ ৰাগ আধাৰিত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ সুমন কল্যাণপুৰ আৰু কমল বাৰতৰ কণ্ঠত বৰসাত কি ৰাত বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ৰাগ আধাৰিত হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ উমৰাওজান বোলছবিত আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

নিজৰা। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিত শ্ৰোতাসকলে চাহ জনগোষ্ঠীয় গীত শুনিলে, বীণা পাণী চাওৰা আৰু সংগীবৃন্দৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা এই বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ লক্ষ্যৰে চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি বিয়লি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মহানগৰীৰ অনিল নগৰ, তৰুণ নগৰ আৰু ABCকে ধৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত স্থাপন কৰা পাম্পসমূহৰ অৱস্থা, পানী নিষ্কাশন ব্যৱস্থা, নলা নৰ্দমাৰ কাৰ্যক্ষমতা আদি বিভিন্ন বিষয়ৰ বুজ লয়। তেওঁ লগতে বৰষুণৰ ফলত পানী আবদ্ধ হৈ সৃষ্টি হোৱা বানসদৃশ পৰিস্থিতি নিৰাময়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অগ্ৰগতি সন্দৰ্ভত সংশ্লিষ্ট বিষয়াৰ সৈতে পৰ্যালোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে বিভাগসমূহে সমন্বিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰেক্ষাগৃহত আজি যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ প্ৰথমটো অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ অনন্য পদক্ষেপ বুলি মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্যপ্ৰণালীত নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়ত যুক্তি আলোচনাৰ পৰিৱেশ প্ৰদান কৰিছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত 1000ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা পৰৱৰ্তী সময়ত 25গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনত আয়োজন কৰা বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিদেশলৈ সামগ্ৰী ৰপ্তানি, দেশৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালী কৰা আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বৈঠকত অংশ লৈ মন্ত্ৰী বিমল বৰাই GI টেগ লাভ কৰা অসমৰ গামোচা আৰু আৰনাইৰ বিদেশলৈ ৰপ্তানিৰ বাবে ৰাজ্যখনত এটা ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপনৰ বাবে আহ্বান জনায়। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙালবলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰখন নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙালবলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত, সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। BTCৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি চিৰাং জিলাৰ কাজলগাঁৱৰ ফুটবল ক্লাবসমূহৰ মাজত ফুটবল বিতৰণ কৰা হয়। কাজলগাঁৱৰ ডাইৰেক্টৰ সভাগৃহত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলাখনৰ 40টা ফুটবল ক্লাবৰ মাজত 2টাকৈ ফুটবল বিতৰণ কৰা হয়। BTCৰ বিভাগীয় কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰীয়ে ফুটবল খেলক বৰুভূমিৰ আটাইতকৈ জনপ্ৰিয় খেল বুলি উল্লেখ কৰি দুৰ্গা বড়ো, কলিৰাম নাৰ্জাৰীৰ দৰে আগশাৰীৰ খেলুৱৈৰ কথা উল্লেখ কৰে। বৰুভূমিৰ পৰা এতিয়াও বহু প্ৰতিভাসম্পন্ন ফুটবল খেলুৱৈ ওলাই অহাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি শ্ৰীদৈমাৰীয়ে উল্লেখ কৰে। তেওঁ লগতে গাঁৱে ভূঞে থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক চিনাক্ত কৰি অনাগত দিনত বড়োলেণ্ড স্পৰ্টছ মিট আয়োজনৰ চিন্তা চৰ্চা কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে। সশস্ত্ৰ সীমাবলৰ 15 নম্বৰ বেটেলিয়নৰ কাজলগাঁও মুখ্য কাৰ্যালয়ৰ উদ্যোগত চিৰাং জিলাৰ সীমান্ত এলেকাত আজি সৌৰ শক্তিচালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হয়। বেটেলিয়নটোৰ দ্বিতীয় কমাণ্ডেণ্ট শশী শেখৰ সিঙৰ নেতৃত্বত চিৰাং জিলাৰ 15খন সীমান্তৱৰ্তী গাঁৱত এনে 15টা ষ্ট্ৰীট লাইট স্থাপন কৰা হয়। সশস্ত্ৰ সীমাবলৰ নাগৰিক কল্যাণ কাৰ্যসূচীৰ 2026-27 বিত্তীয় বৰ্ষৰ অধীনত এই উদ্যোগ লোৱা হৈছে। ইয়াৰ জৰিয়তে নিশাৰ ভাগত সীমান্ত অঞ্চলৰ সুৰক্ষা সুদৃঢ় হোৱাৰ উপৰি গাঁওবাসীৰ চলাচলতো সুবিধা হ'ব। তদুপৰি সৌৰ শক্তিচালিত এই ষ্ট্ৰীট লাইটসমূহে বিদ্যুতৰ ওপৰতো নিৰ্ভৰশীলতা হ্ৰাস কৰিব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ উস্তাদ গোলাম মুস্তাফা খানৰ খেয়াল ৰাগ হংসধ্বনি।

Gare pare ni re sare ni re.

শ্ৰোতাসকলে ইমান পৰে উস্তাদ গোলাম মুস্তাফা খানৰ খেয়াল শুনিলে ৰাগ হংসধ্বনি। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ পণ্ডিত ভজন চৌধুৰীৰ সন্তুৰত দাদৰা। এয়া পণ্ডিত ভজন চৌধুৰীৰ সন্তুৰত দাদৰা।

শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ গোলাম মুস্তাফা খানৰ খেয়াল আৰু পণ্ডিত ভজন চৌপ্ৰীৰ সন্তুৰত দাদৰা শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত অনুষ্ঠান প্ৰচাৰ কৰা হৈছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠান প্ৰচাৰত কৰ্তব্য কক্ষৰ পৰা সহায় কৰিলে পম্পী হাজৰিকাই আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে প্ৰদীপ কুমাৰ ৰাজা আৰু নিজুম নাৰ্জাৰীয়ে। আমাৰ সৈতে ইমান দেৰি সংযুক্ত হৈ থকাৰ বাবে সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জয়ন্ত মাধৱে বিদায় লৈছোঁ। সমূহ শ্ৰোতালৈ ধন্যবাদ। শুভৰাত্রি। জয় হিন্দ।